আকাশবাণী তেজপুৰ, আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি দশম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চুৰেন কিয়েৰকেগাৰ্ডে কৈছিল, জীৱনটো কি বস্তু সেই কথা বুজিবলৈ হ'লে আমি পিছলৈ ঘূৰি চাব লাগিব, কিন্তু জীৱনটো যাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ।
1: এয়া আকাশবাণী তেজপুৰ।
0: খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ক্ষিপ্ৰা বেনাৰ্জীয়ে বজোৱা সৰোদত ৰাগ গৌৰ সাৰংগ শুনিলে।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত অতুল মেধিৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰাত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ কৃষি বিপণনত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ দ্বিজেন্দ্ৰ মোহন বৰ্মন আৰু ডক্টৰ পুলিন পাটগিৰিয়ে। অনুষ্ঠানটি আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। 8:30 গীতিমালিকাৰ শিল্পী ৰাণু বৈশ্য, ৰঞ্জিত কটকী, ৰহিমা কলিতা বেগম, মৃণাল শৰ্মা আৰু কিৰণ শৰ্মা। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত অৰোৰাৰ গাঁও প্ৰধান ভূপেশ বৰ্মনৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়াৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰ, পাঠ যুগুতাই আগবঢ়াব সোণপাহী মৰাঙে, আজি প্ৰথম খণ্ড। বৃন্দগান 7:05 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বেজেং কাঠাৰ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। আধুনিক গীত চিত্ৰগীত 9:00

চাৰে ন বজাত তৰুণ শইকীয়া ৰচিত নাটক এইদৰেই, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। আজি পুৱা 7:15, 9:20 চিত্ৰগীত, 10 হাতে বাতে সুৰৰ আবেশ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, দিনৰ 11:05 পাৰাগমালা লাইভ, 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 কবিতা মালাকাৰৰ কণ্ঠৰ আধুনিক গীত। এক বাজি 20 শিবেন বেনাৰ্জীৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত। 1:50 অনুৰূপা কলিতাৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 লোপামুদ্ৰা নেওগৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

অহা 29 ছেপ্টেম্বৰ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় হৃদৰোগ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত উপস্থিত থাকিব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে হৃদৰোগ সম্পৰ্কত চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: জলাতংক ৰোগ বা ৰেবিজ পোহনীয়া জন্তুৰ ভিতৰত কুকুৰে আটাইতকৈ প্ৰভুভক্ত আৰু বিশ্বাসী, কিন্তু কেতিয়াবা এই কুকুৰৰ কামোৰেই মানুহৰ মৃত্যুৰ কাৰণ হৈ পৰে। ইয়াৰ কাৰণ হ'ল ৰেবিজ বা জলাতংক ৰোগ। অৱশ্যে কুকুৰৰ বাহিৰেও যিকোনো তপত্তেজৰ প্ৰাণী যেনে মেকুৰী, বান্দৰ, বাদুলি, চিকা আদিৰ দ্বাৰাও জলাতংক ৰোগৰ বীজাণু মানুহৰ দেহলৈ আহিব পাৰে। খ্ৰীষ্টপূৰ্ব 500 আগতে ডেমক্ৰিটাছ নামৰ চিকিৎসক এজনে প্ৰথমে এই ৰোগৰ বৰ্ণনা দিয়ে। তাৰ পাছত প্ৰথম শতিকাত চেলচাৰ্ছে আৰু অধিক তথ্য পোহৰলৈ আনে। 1885 প্ৰথমবাৰৰ বাবে লুই পেষ্টুৰে চিতাৰ দ্বাৰা জোচেফ মেষ্টাৰ নামৰ ল'ৰা এটাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰাই এই ৰোগৰ সন্দৰ্ভত নানা গৱেষণা চলিছে আৰু চিকিৎসা পদ্ধতি আৰু চিতাৰ নতুন নতুন তথ্যৰ উদ্ভাৱন হৈছে। ৰেবিজ হৈছে এবিধ ভাইৰাছজনিত ৰোগ। এই ভাইৰাছক ৰেবিজ ভাইৰাছ বুলি কোৱা হয়। ই সুপ্ত বা সংক্ৰামক হিচাপে জীৱ জন্তুৰ গাত থাকি মানুহৰ গালৈ বিয়পে। আমাৰ দেশত ৰেবিজৰ 96% ৰোগীয়েই কুকুৰৰ কামোৰৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগত আক্ৰান্ত হোৱা। আক্ৰান্ত জন্তুৰ মগজু আৰু মুখৰ লেলাউতিত এই ৰোগৰ বীজাণু জমা হৈ থাকে। তেনে জন্তুৱে কামুৰিলে ছালৰ তলত থকা স্নায়ুকোষেদি বীজাণু বিয়পি গৈ মেৰুদণ্ড বা স্পাইনেল কৰ্ড পায়গৈ আৰু তাতে বংশবৃদ্ধি হয়। তাৰ পাছত ই ক্ৰমাৎ শৰীৰৰ ওপৰলৈ গৈ মগজুৰ গ্ৰে মেটাৰত সোমায়গৈ আৰু সম্পূৰ্ণ বিকশিত হৈ ক্ষতিসাধন কৰিবলৈ আৰম্ভ কৰে। ৰেবিজ ৰোগীৰ তেজৰ দ্বাৰা ইয়াৰ বীজাণু সংক্ৰমণৰ প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। এটা কথা মনত ৰখা উচিত যে ৰেবিজৰ বীজাণু মুখৰ লেলাৱতীৰ দ্বাৰা গাৰ খহটা বা ঘাঁ লগা ছালৰ মাজেদিহে প্ৰৱেশ কৰে। অক্ষত ছালৰ দ্বাৰা বিয়পাৰ উদাহৰণ অতি কম। মুখৰ ভিতৰেদি বা ছাহনলীয়েদি এই ৰোগ বিয়পাৰ উদাহৰণো কম। আক্ৰান্ত মানুহৰ পৰা অন্য এজনৰ গালৈ এই ৰোগ বিয়পিব পাৰে। জলাতংক ৰোগৰ লক্ষণসমূহ কেইটামান পৰ্যায়ত ভগাব পাৰি, যেনে প্ৰাৰম্ভিক লক্ষণ, স্নায়ুকোষৰ ক্ষতিসাধনৰ ফলত হোৱা লক্ষণ, মগজু, হৃৎপিণ্ড, হাঁওফাঁওৰ ক্ষতিসাধন আৰু মৃত্যু আৰু আৰোগ্য লাভ। প্ৰাৰম্ভিক লক্ষণসমূহে এদিনৰ পৰা 4 ভিতৰত দেখা দিয়ে। জ্বৰ, গাৰ বিষ, মূৰৰ কামোৰণি, এলাহ, অভোক, বমি ভাৱ, খিংখিঙীয়া হোৱা, ডিঙিৰ বিষ, কাঁহ, ওঁঠ শুকাই যোৱা আদি প্ৰাৰম্ভিক লক্ষণ। দ্বিতীয় পৰ্যায়ত অতিপাত জ্বৰ, পোহৰ চাব নোৱাৰা, টোপনি নহা, পানী গিলিব নোৱাৰা, ডিঙিৰ বিষ হোৱা, ভুল বকা, চক খাই থকা, অস্বাভাৱিক আচৰণ কৰা আৰু পক্ষাঘাত, সংজ্ঞাহীনতা আদি লক্ষণে দেখা দিয়ে। তৃতীয় অৱস্থাত যেতিয়া মগজুৰ সম্পূৰ্ণ ক্ষতিসাধন হয়, তেতিয়া ব্ৰেইন ষ্টেম বা মগজুৰ ঠাৰিত থকা স্নায়ুকোষৰ ক্ষতি হৈ শ্বাস প্ৰশ্বাসৰ কষ্ট হোৱা, পানী গিলিব নোৱাৰা হোৱা আৰু পানীৰ শব্দ শুনিলে চক খাই উঠা, হৃৎপিণ্ডৰ অনিয়মিত স্পন্দন হোৱা, শৰীৰত পানী আৰু লৱণজাতীয় পদাৰ্থৰ হিন্দিৰি হোৱা আদি লক্ষণৰ পাছত ৰোগী মৃত্যুমুখত পৰে। অৱশ্যে উপযুক্ত চিকিৎসা, কৃত্ৰিম হাওঁফাওঁ যন্ত্ৰ স্থাপন আৰু লৱণজাতীয় পদাৰ্থৰ ভাৰসাম্য ৰক্ষা তথা উপযুক্ত ইমিউনোগ্লোবুলিন প্ৰয়োগ আদিৰ দ্বাৰা জলাতংক ৰোগীৰ জীৱন ৰক্ষা কৰাৰ উদাহৰণ নথকা নহয়। এজন ব্যক্তি ৰেবিজ ৰোগত আক্ৰান্ত হৈছেনে সেইটো কেনেকৈ জানিব পৰা যায়? বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো লেবৰেটৰীত

0: টেষ্ট ফলপ্ৰসূ হোৱা নাই। কিন্তু লেলাৱতী পৰীক্ষা, এণ্টিবডি পৰীক্ষা, ছালৰ বায়'প্সি আদিৰ দ্বাৰা ৰেবিছ ৰোগৰ বীজাণু কোনো সন্দেহযুক্ত জন্তুৰ কামোৰাৰ পৰা হৈছে নেকি তাৰ অনুমান কৰিব পাৰি। উল্লেখযোগ্য যে এক সমীক্ষা মতে জলাতংক ৰোগত সৰ্বাধিক মৃত্যুবৰণ কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো এখন। 2023 চনত অসমত 33 লোক জলাতংক ৰোগত মৃত্যুবৰণ কৰে। ইয়াৰ প্ৰায় আধাই হৈছে 15 তলৰ শিশু। 2023 চনত অসমত প্ৰায় 95,000 লোকক কুকুৰে কামুৰিছিল। 2022 চনত এই সংখ্যা আছিল কেৱল 40,000। এক শেহতীয়া অধ্যয়নৰ পৰা জনা গৈছে যে উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষিত পৰিৱেশত আৰু গৰম বতৰত কুকুৰে কামোৰাৰ মাত্ৰা চৰে। গৱেষকসকলে আমেৰিকাৰ 8 চহৰত 2009 চনৰ পৰা 2018 চনৰ ভিতৰত ঘটা 69,525 কুকুৰে কামোৰা ঘটনাৰ তথ্য অধ্যয়ন কৰি দেখিছে যে এনে ঘটনা বায়ুমণ্ডলৰ অতি বেগুনীয়া বিকিৰণৰ মাত্ৰা বাঢ়িলে 11%, উষ্ণতা বাঢ়িলে 4% আৰু অজনৰ মাত্ৰা বাঢ়িলে 3% বৃদ্ধি পায়। অৱশ্যে বৰষুণৰ বতৰত এনে ঘটনা কিছু পৰিমাণে প্ৰায় 1% হ্ৰাস পোৱা দেখা যায়। এই তথ্য ছাইণ্টিফিক ৰিপৰ্টছ নামৰ জাৰ্নেলত প্ৰকাশ পাইছিল। অৱশ্যে গৱেষকসকলে মন্তব্য কৰে যে এই তথ্য সাব্যস্ত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন আছে। পূৰ্বৰ গৱেষণাৰ পৰা জনা গৈছিল যে অধিক গৰম বতৰ আৰু উচ্চ মাত্ৰাৰ প্ৰদূষণে মানুহ, ৰেচাছ বান্দৰ, নিগনি আৰু এন্দুৰৰ আগ্ৰাসনৰ মাত্ৰা বৃদ্ধি কৰে। অৱশ্যে এনে পৰিৱেশে মানুহৰ প্ৰতি কুকুৰৰ আগ্ৰাসন বৃদ্ধি কৰে নে নকৰে সেই বিষয়ে জনা হোৱা নাছিল। সেই যিয়ে নহওক, জলাতংক ৰোগে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি বহু লোকৰ প্ৰাণহানি কৰিছে। গতিকে কুকুৰে কামুৰিলে বা পোহনীয়া জীৱ জন্তুৱে কামুৰিলে তাক সহজভাৱে নলয়, সদায়ে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু প্ৰয়োজনীয় এণ্টিৰেবিজৰ বেজী অথবা অন্যান্য ঔষধ পাতি গ্ৰহণ কৰিব লাগে।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 560 পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365 পদ, ডায়েলাইচিছ টেকনিচিয়ান 1 পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43 পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1 পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118 পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25 পদ, ECG টেকনিচিয়ান 4 পদ, অপ্টোমেট্ৰিষ্ট 2 পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31 পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480 ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536 লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579 লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 পৰা 70,000 লগত 6,200 গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব।

0: প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ 10ম বৰ্ষপূৰ্তি পালন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰলৈ গৈছে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত কৰা হৈছে। নেপালত বিগত 4 দিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত 21 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু ভাৰতে কালি নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 8 উইকেটত বিজয় সাব্যস্ত কৰে। ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ 10ম বৰ্ষপূৰ্তি পালন কৰিছে। 2016 চনৰ 28 আৰু 29 ছেপ্টেম্বৰত ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত হঠাতে আক্ৰমণ সংঘটিত কৰিছিল। একেটা মাহৰে আৰম্ভণিত উৰি সন্ত্ৰাসবাদী আক্ৰমণত 19 জন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই ছাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল। এই বৰ্ষপূৰ্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত এটা দশকৰ বিকশিত ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰে। 2016 চনৰ এই সংকল্পই চৰকাৰে পৰৱৰ্তী সময়ত 2019 চনৰ বালাকোট বিমান আক্ৰমণ আৰু 2025 চনৰ অপাৰেচন সিন্দুৰকে ধৰি আন আন সাহসী অভিযানৰ ভেটি আছিল বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানসমূহত চলোৱা এই সামৰিক অভিযানক এটা ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। তেওঁ বালাকোট বিমান আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ উদাহৰণ দি ভাৰতত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে বুলিও মত প্ৰকাশ কৰে।
5: LOC के उस पार जाकर हमारे वीर जवानों ने जिस तरह आतंकवाद के खिलाफ कार्रवाई की थी वो देख दुनिया हैरान। सर्जिकल स्ट्राइक ने डंके की चोट पर पूरी दुनिया के सामने भारत की आतंकवाद विरोधी नीति का एक नया उदाहरण प्रस्तुत किया। आतंकवादी हमलों के कारण भारत ने लंबे समय जो दर्द झेला, सर्जिकल स्ट्राइक उस कष्ट के खिलाफ हमारी निर्णायक प्रतिक्रिया थी।
4: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰলৈ গৈছে। এই ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমনে আজি দোহাত আয়োজিত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক চমুকৈ AIIB-ৰ বৰ্ড অব গভৰ্ণৰ্ছৰ 1ম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। শ্ৰীমতী সীতাৰমনে AIIB-ৰ অধ্যক্ষৰ লগতে জৰ্ডান, ছুইজাৰলেণ্ড, আলজেৰিয়া, ছৌদি আৰৱ আৰু নেপালৰ বিত্তমন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমন কাটাৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। ৰাষ্ট্ৰজুৰি আজিৰে পৰা প্ৰস্তাৱিত 3দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধৰ্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন IBA-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই

সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা ধৰ্মঘট পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফৰাম অব বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ৰবি শস্য অভিযান বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। সমাগত ৰবি শস্যৰ বতৰৰ বাবে প্ৰস্তুতি আৰু অগ্ৰাধিকাৰৰ মূল বিষয়সমূহ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে কৃষি আৰু কৃষক কল্যাণ বিভাগে এই সন্মিলনৰ আয়োজন কৰিছে।

ফলাফল আধাৰিত কৌশল আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধি সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। শেহতীয়াকৈ অনুষ্ঠিত কৃষি বিষয়ক মাণ্ডলিক সন্মিলনৰ মূল বিষয় আৰু ফলাফল সন্দৰ্ভতো আলোচনাৰ আয়োজন কৰা হ'ব। সন্মিলনৰ প্ৰথম দিনা আত্মনিৰ্ভৰতা, বৈচিত্ৰতা আৰু উৎপাদন বৃদ্ধি, জলবায়ু স্থিতিস্থাপক কৃষি, ডিজিটেল কৃষি পদ্ধতি, আন্তঃগাঁথনি আদি বিভিন্ন বিষয় সামৰি আলোচনা অনুষ্ঠিত হ'ব। এই সন্মিলনে ৰাজ্যৰ কৃষিমন্ত্ৰীসকলক তেওঁলোকৰ অভিজ্ঞতা আৰু মতামতৰ লগতে নিজ নিজ ৰাজ্যৰ অগ্ৰাধিকাৰ আৰু কৃষি উন্নয়নৰ বাবে দিহা পৰামৰ্শ তথা ৰবি শস্যৰ বতৰৰ প্ৰস্তুতি সন্দৰ্ভত মত বিনিময়ৰ সুবিধা প্ৰদান কৰিব। পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগে আজি নতুন দিল্লীত পশুধন বীমা পৰ্টেল এটা মুকলি কৰিব। কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এই পৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ জৰিয়তে দেশত পশুধন বীমা সেৱাৰ ডিজিটেল পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ মাইলৰ খুঁটি স্থাপন হ'ব বুলি আশা কৰা হৈছে। মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই পৰ্টেলটোৱে পশুধনৰ বীমাৰ বাবে এখন একক আৰু সংহত ডিজিটেল মঞ্চ প্ৰদান কৰিব। হিন্দী আৰু ইংৰাজীৰ উপৰি 11টা আঞ্চলিক ভাষাত এই পৰ্টেলটো উপলভ্য হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি মহান বিপ্লৱী শ্বহীদ ভগৎ সিঙৰ 119 সংখ্যক জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। 1907 চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ লায়লপুৰ জিলাৰ বাংগা গাঁৱত বৰ্তমান পাকিস্তানত ভগৎ সিঙৰ জন্ম হৈছিল। নেপালত বিগত 4 দিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত 21 জন লোকে প্ৰাণ হেৰুৱাইছে। 5 জন লোক এতিয়াও নিৰুদ্দেশ হৈ থকাৰ লগতে 5 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগৰ ভাবুকি হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিস্খলনৰ বাবে সৰ্বাধিক 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 5 জন লোক নিৰুদ্দেশ হৈ আছে। সমগ্ৰ দেশখনত বতৰৰ এই প্ৰতিকূল পৰিস্থিতিৰ বাবে 247টা পৰিয়াল প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱাৰ উপৰি 260টা গৃহ সম্পূৰ্ণভাৱে আৰু আন 80টা আংশিকভাৱে ধবংস হৈছে। বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন অঞ্চলত যোৱা 24-27 ছেপ্টেম্বৰলৈ প্ৰবল বৰষুণ হৈছে। বিৰাট কোহলি আৰু শুভমন গিলৰ অনবদ্য শতকৰ সহায়ত ভাৰতে কালি নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 8 উইকেটত বিজয় সাব্যস্ত কৰে। কোহলিয়ে 139 আৰু ঋতুৰাজ গায়কোৱাড়ে 13 ৰান কৰি অপৰাজিত হৈ থাকে। 296 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে 41 অভাৰ 4টা বলত 300 ৰান কৰি তিনিখনীয়া এদিনীয়া শৃংখলাটোত 1-0 অগ্ৰগতি লাভ কৰিছে। প্ৰাক্তন অধিনায়ক কোহলিৰ শতকে ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এয়া আছিল কোহলিৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 55 সংখ্যক শতক। ইপিনে শচীন তেণ্ডুলকাৰৰ পাছতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 15,000 ৰান সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে। অধিনায়ক গিলেও 110 ৰানৰ বৰঙণি আগবঢ়াই দলৰ জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেটৰ বিনিময়ত 295 ৰান কৰে। দলটোৰ হৈ জাষ্টিন গ্ৰীভছে সৰ্বাধিক 101 আৰু জন কেম্বেলে 62 ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 4টা আৰু প্ৰসিদ্ধ কৃষ্ণাই 2টা তথা নীতিশ কুমাৰ ৰেড্ডীয়ে 1টা উইকেট দখল কৰে। কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এছিয়ান গেমছৰ পুৰুষৰ হাই জাম্পত দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰা সৰ্বেশ কুচাৰেক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জয়ৰ জৰিয়তে শ্ৰীকুচাৰে এই শিতানত ভাৰতৰ 5 দশকজোৰা অপেক্ষাৰ অৱসান ঘটাইছে। শ্ৰীমোদীয়ে লগতে মহিলাৰ 300 মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক অৰ্জন কৰা পাৰুল চৌধাৰীকো শুভেচ্ছা জ্ঞাপন কৰিছে। ইপিনে পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেজস্বিন শংকৰকো তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এছিয়ান গেমছৰ স্কোৱাছৰ পুৰুষ আৰু মহিলাৰ উভয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অনাহত সিং আৰু অভয় সিঙক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে পুৰুষৰ হাই জাম্পত ৰূপৰ পদক অৰ্জন কৰা সৰ্বেশ কুচাৰে আৰু মহিলাৰ হাই জাম্পত ৰূপৰ পদক অৰ্জন কৰা এন চি সুজানকো শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তেজস্বিন শংকৰৰ লগতে মহিলাৰ 200 মিটাৰ আৰু 300 মিটাৰ ষ্টিপলচেজত ৰূপৰ পদক অৰ্জন কৰা হৰিতা ভদ্ৰা আৰু পাৰুল চৌধাৰীকো তেওঁ শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু একাগ্ৰতাই দেশৰ বাবে বিশেষ সন্মান কঢ়িয়াই আনিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেতি পুনৰ এবাৰ

0: ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বৰ্ষপূৰ্তি পালন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰলৈ গৈছে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত তিনিদিনীয়া বেংক দৰমঘট কাৰ্যসূচী স্থগিত কৰা হৈছে। নেপালত বিগত চাৰিদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত 21 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু ভাৰতে কালি নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 7 উইকেটত বিজয় সাব্যস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিন্যা বৰচেতিয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মহাত্মা গান্ধীয়ে কৈছিল, মই সেই শিক্ষাকেই উচ্চ শিক্ষা বুলি ক'ম যাৰ পৰা মানুহ বিনম্ৰ, পৰোপকাৰী, সেৱা ভাৱাপন্ন আৰু কৰ্মপটু হ'ব পাৰে। প্ৰিয় শ্ৰোতা, এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী ভোলানাথ বৰুৱাৰ আজি উপজা দিন। তেওঁক প্ৰায়ে সাউদ ভোলানাথ বৰুৱা অথবা সদাগৰ ভোলানাথ বৰুৱা হিচাপে সম্বোধন কৰা হয়। 19 শতিকাৰ অন্তিমত আৰু 20 শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিছিল আৰু ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষা প্ৰতিষ্ঠান আৰু ভাষা সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল। ভাৰতৰ কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগবঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান HRH প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি প্ৰতিষ্ঠানৰ বাবে ভোলানাথ বৰুৱাই 1922 চনতেই 1,00,000 টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল। 1850 চনৰ 28 ছেপ্টেম্বৰত নগাঁৱৰ পুৰণি গুদামত জন্মগ্ৰহণ কৰা এইগৰাকী অসমীয়ালৈ উচৰ্গা কৰিয়ে অসমৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হয়। এগৰাকী উদ্যোগী তথা ব্যৱসায়ী ভোলানাথ বৰুৱাৰ মৃত্যু হয় 1923 চনৰ 30 মে' তাৰিখে। ভাৰতবৰ্ষৰ সংগীত জগতৰ এটা অতি পৰিচিত নাম লতা মংগেশকাৰ। সংগীত জীৱনত লতাজীয়ে 36টাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰে। লগতে শতাধিক ভাৰতীয় ছবিত কণ্ঠ নিগৰায় লতা মংগেশকাৰে। ভগ্নী আশা ভোছলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতা মংগেশকাৰে সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য আৰু একছত্ৰী সম্ৰাজ্ঞী আখ্যা দিছিল। ভাৰতৰ নাইটিংগেল বুলিও জনাজাত লতা মংগেশকাৰে তেওঁৰ কৰ্মজীৱনত বহু বঁটা আৰু সন্মান লাভ কৰে। 1989 চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে। 2001 চনত ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয় আৰু এই সন্মান লাভ কৰা এম এছ সুবলক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী। তেওঁ 3টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, 15টাকৈ বেংগল ফিল্ম জাৰ্নেলিষ্ট এছ'চিয়েচন এৱাৰ্ড, 4টাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, 2টাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফ টাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰে। 1974 চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল। 1929 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰ

চৰকাৰৰ 2022 চনৰ 8 জানুৱাৰী তাৰিখে কোভিড পজিটিভ ধৰা পৰে আৰু চিকিৎসাৰ বাবে মুম্বাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু 2022 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংগীত জগতৰ এটি ভোটাতৰা কোটি কোটি ভাৰতীয়ৰ হৃদয়ত স্থান লাভ কৰা কোকিলকণ্ঠী গায়িকাগৰাকীৰ জীৱনাৱসান ঘটে। আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী হলধৰ ভূঞা, আজি তেখেতৰ জন্মদিন। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শংকৰ মিছনৰ প্ৰতিষ্ঠাতা হলধৰ ভূঞা ৰাজ্যৰ বিধানসভাৰো নিৰ্বাচিত প্ৰতিনিধি আছিল। নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰাৰ পিছত কংগ্ৰেছত যোগদান কৰি 1921 চনৰ পৰা 1944 চনলৈ কেইবাবাৰো কাৰাবাস খাটি মুঠ 5 বছৰমান কাৰাগাৰতে আছিল। 1991 চনৰ 28 ছেপ্টেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা হলধৰ ভূঞাই হাইস্কুলৰ দেউনা অতিক্ৰম কৰি কটন কলেজত নামভৰ্তি কৰিছিল যদিও 1915 চনত কলেজ ত্যাগ কৰি নগাঁৱৰ কাছাৰীত নকল নবিচৰ চাকৰিত যোগ দিয়ে। তাৰ পাছত সেই চাকৰিও ত্যাগ কৰি নগাঁও চিভিল ছাৰ্জন অফিচত কেৰাণীৰ চাকৰিত যোগদান কৰে। মহাত্মা গান্ধীৰ আদৰ্শ গ্ৰহণ কৰি 1921 চনৰ 20 এপ্ৰিল তাৰিখে নগাঁৱৰ জুবিলি পথাৰত হোৱা ৰাজহুৱা সভাত তেওঁ কেৰাণীৰ চাকৰিও বাদ দি কংগ্ৰেছত যোগদান কৰে। সেই সভাৰ কেইমাহমানৰ পিছতে নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে তেওঁ নিৰ্বাচিত হয়। ব্ৰিটিছৰ বিৰুদ্ধে সভা সমিতি আয়োজন কৰাৰ অপৰাধত তেখেতক 1921 চনৰ 16 নৱেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰি এবছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হয়। 1929 চনৰ লাহোৰ অধিৱেশনত অসমৰ পৰা হলধৰ ভূঞাই প্ৰতিনিধিত্ব কৰিছিল। 1937 চনৰ পৰা 1951 চনলৈকে তেওঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে বিধানসভাৰ সদস্য হৈছিল। 1953 চনত তেওঁ কৃষক মজদুৰ পাৰ্টি আৰু পিছত প্ৰজা ছচিয়েলিষ্ট দলত যোগ দিয়ে। স্থানীয় ৰাইজৰ দান বৰঙণি আৰু সহায় সহযোগত ৰমাকান্ত মুক্তিয়াৰ আটাৰ সৈতে লগ হৈ তেওঁ 1931 চনত গঢ়ি তোলা আশ্ৰম সদৃশ এটা অনুষ্ঠান হৈছে অসম শংকৰ মিছন। ইয়াৰ উপৰিও 1928 চনত তেওঁ সেৱা মিছন নামেৰে এটা অনুষ্ঠান গঠন কৰে। এই অনুষ্ঠানৰ কাম আছিল ঔষধ আৰু চিকিৎসাৰ অভাৱত থকা ৰোগীক সাহায্য কৰা আৰু গৰাকী নোহোৱা ৰোগীৰ মৃতদেহ শেষ সৎকাৰ কৰা। এই কামত টুনিৰাম বৰুৱা, ৰাধিকা বৰুৱা, ক্ষীৰোদ চৌধুৰী, ৰামচন্দ্ৰ চৰকাৰ, দেবেন ঘোষ, সুধাংশু বেনাৰ্জী আদি ভালেমান লোকে সহায় কৰিছিল। আৰু এইগৰাকী স্বাধীনতা সংগ্ৰামী সমাজকৰ্মী হলধৰ ভূঞাৰ দেহাৱসান হয় 1968 চনৰ 28 মাৰ্চ তাৰিখে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা তাইমুৰৰ আজি স্মৃতি দিৱস। 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেওঁ হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ 4 বাৰকৈ অসম বিধানসভালৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। 1936 চনত জন্মগ্ৰহণ কৰা আনোৱাৰা তাইমুৰে আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি 1956 চনত তেওঁ যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় সদস্য আনোৱাৰা তাইমুৰে এই কমিটিত যোগদান কৰাৰ পিছতেই তেওঁ নানা মহিলা সংগঠনৰ লগত জড়িত হৈ পৰে। 1972 চনত তেওঁ অসম বিধানসভালৈ সদস্য হিচাপে নিৰ্বাচিত হয়। সেইবাৰ শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক শিক্ষামন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পাছত তেওঁ 1978 চনত, 1983 চনত আৰু 1991 চনতো বিধানসভালৈ তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়। 1979 চনৰ 12 ডিচেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়। কেইবামাহো ৰাষ্ট্ৰপতিৰ শাসন চলোৱাৰ অন্তত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ দলৰ নেত্ৰী আনোৱাৰা তাইমুৰক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয়। 1980 চনৰ 6 ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। প্ৰায় 7 মাহকাল শাসন কাৰ্য চলোৱাৰ পাছত আনোৱাৰা তাইমুৰৰ চৰকাৰখনৰ পতন ঘটে আৰু 1981 চনৰ 30 জুনত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে অসমত পুনৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়। এগৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা তাইমুৰৰ পৰলোক প্ৰাপ্তি হয় 2020 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে। প্ৰিয় শ্ৰোতা, আজি বিশ্ব জলাতংক দিৱস। এই জলাতংক ৰোগৰ কাৰণ সাধাৰণতে মানুহে কেৱল কুকুৰে কামোৰাৰ ফলত হোৱা বুলি গণ্য কৰে। কিন্তু বেছিভাগ মানুহেই নাজানে যে কেৱল কুকুৰেই নহয়, কেতিয়াবা আন কিছুমান জন্তুৱে কামোৰাৰ ফলতো জলাতংক ৰোগ হ'ব পাৰে। সেয়ে জলাতংক ৰোগৰ সৈতে জড়িত তথ্যসমূহৰ

বিষয়ে সাধাৰণ জনতাক সজাগ কৰাৰ লগতে এই ৰোগৰ কাৰণ আৰু নিদানৰ বিষয়ে তথ্য বিয়পোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 28 ছেপ্টেম্বৰৰ দিনটো বিশ্ব জলাতংক দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় তথ্য অনুসৰি বিশ্বজুৰি প্ৰতিবছৰে জলাতংক ৰোগত প্ৰায় 55,000ৰ পৰা 60,000 মানুহৰ মৃত্যু ঘটে। যদি আমি জলাতংক ৰোগত হোৱা মৃত্যুৰ পৰিসংখ্যা বিবেচনা কৰোঁ, তেন্তে ভাৰতত প্ৰতিবছৰে এই কাৰণতে প্ৰায় 20,000 লোকে প্ৰাণ হেৰুৱাইছে। জলাতংক ৰোগ আন কিছুমান প্ৰাণীৰ পৰা হ'ব পাৰে যদিও বেছিভাগ ক্ষেত্ৰতে কিন্তু আক্ৰান্ত কুকুৰে কামোৰাৰ ফলতে হয়। ৰেবিছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত প্ৰাণীৰ লেলাউটিত পোৱা যায়। কোনো আক্ৰান্ত জন্তুৱে যেতিয়া কাৰোবাক কামোৰে বা তাৰ লেলাউটি আঁচুৰ বা আন কোনো মাধ্যমেৰে ব্যক্তিজনৰ ছালত ভাইৰাছ প্ৰৱেশ কৰে, তেতিয়া সেই ভাইৰাছ ব্যক্তিজনৰ দেহত বিয়পিবলৈ আৰম্ভ কৰে। এইটো এটা মাৰাত্মক ভাইৰাছ। বিশ্বাস কৰা হয় যে এই ভাইৰাছৰ প্ৰভাৱ এবাৰ মগজুলৈ গ'লে ইয়াৰ চিকিৎসা আৰু সম্ভৱ নহয়। এই অৱস্থাত ভুক্তভোগী জীয়াই থকাটোও সম্ভৱ নহয়। চিকিৎসকৰ মতে যদি কোনো আক্ৰান্ত জন্তুৱে কামোৰাৰ 8-10 দিনৰ ভিতৰত এণ্টিৰেবিজ ভেকচিনকে ধৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰে, তেতিয়া ইয়াৰ প্ৰভাৱ মগজুলৈ যায় আৰু কামোৰা জন্তু আৰু ভুক্তভোগী দুয়োৰে মৃত্যু হ'ব পাৰে। গতিকে ইয়াক গুৰুতৰ আৰু মাৰাত্মক ৰোগৰ শ্ৰেণীত ৰখা হয়। জলাতংক ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ পশুৰ গৰাকীসকলক সদায় নিজৰ পোহনীয়া কুকুৰ বা আন জীৱ জন্তুক জলাতংক ৰোগৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হয়, কাৰণ ইয়াৰ ফলত জলাতংক ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। ৰেবিজ ভেকচিন প্ৰস্তুত কৰা ফ্ৰান্সৰ জীৱবিজ্ঞানী তথা ৰসায়নবিদ লুই পাষ্টৰ মৃত্যুবাৰ্ষিকীত প্ৰথম জলাতংক দিৱস পালন কৰা হয়। এই দিৱস পোনপ্ৰথমবাৰৰ বাবে 2007 চনৰ 28 ছেপ্টেম্বৰত চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন আৰু এলায়েন্স ফৰ ৰেবিজ কণ্ট্ৰলৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাই উদযাপন কৰিছিল। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1889 চনত প্ৰথম মিটাৰৰ মান নিৰ্ণয় কৰা হয়। 1928 চনত বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে। 1852 চনত নোবেলজয়ী ফৰাচী ৰসায়ন বিজ্ঞানী হেনৰী মইছনৰ জন্ম হয়। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ শেহতীয়া বানত বিধ্বস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে প্ৰায় 1,000 কোটি টকা ব্যয়ৰ লক্ষ্যৰে কাম আৰম্ভ কৰিছে। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ মহাসামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দেওবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপম পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম সত্ৰ মহাসভাৰ উদ্যোগত কলকাতাত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ পালন কৰা হয়। দেশৰ কোটি কোটি মোবাইলৰ প্ৰিপেইড চিম ব্যৱহাৰ কৰা লোকৰ বাবে সুখবৰ, এতিয়াৰে পৰা 28 দিনৰ পৰিৱৰ্তে 30 দিনত মোবাইলৰ চিমৰ ৰিচাৰ্জ কৰাৰ সুযোগ লাভ কৰিব নাগৰিকে। ভাৰতীয় দূৰসংযোগ নিয়ামক সংস্থা ট্ৰায়ে জাৰি কৰা অধিসূচনাৰ পাছতে এতিয়াৰে পৰা ৰিচাৰ্জ প্লেনৰ দিন 30 দিনলৈ বৃদ্ধি পালে। ভাৰতীয় ৰেলৱেৰ ইতিহাসত সংযোজিত হ'ল এক নতুন অধ্যায়। হাইড্ৰজেন ৰেলৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ল তৰল প্ৰাকৃতিক গেছ চমুকৈ LNGৰ দ্বাৰা চালিত ৰেলৰ চলাচল। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ সাবৰমতী ষ্টেচনৰ পৰা সেউজ নিচান দেখুৱাই প্ৰথমখন LNG ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বীমাৰ ক্ষেত্ৰত নাগৰিকক বৃহৎ ৰেহাই দিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ ইনচুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অব ইণ্ডিয়াই এই সংক্ৰান্তত কমিছনৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ লগে লগে স্বাস্থ্য বীমা, জীৱন বীমা আৰু আনকি যান বাহনৰ বীমাৰ কিস্তিৰ ধন 25% পৰ্যন্ত হ্ৰাস পাব। বাৰিষাৰ কালচোৱাত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু প্ৰজননৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা 2 অক্টোবৰৰ পৰা দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ স্বাক্ষৰিত এক জাননীযোগে এই কথা সদৰি কৰা হৈছে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ সফলতাই পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মন কী বাতৰ 138 সংখ্যক খণ্ডত অসমৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত হাতীৰ পুনৰাগমন আৰু অতি বিৰল নলগাহৰি সংৰক্ষণৰ উল্লেখযোগ্য সফলতাৰ কথা দাঙি ধৰে। খেলৰ পৃষ্ঠাত আলহী দল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে কালিৰে পৰা আৰম্ভ হোৱা 3খনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচত

সহজ বিজয় সাব্যস্ত করিলে টিম ইন্ডিয়ায়। ভারতীয় মহিলা হকী দলটোৱে চলিত এছিয়ান গেমছৰ মহিলা হকীৰ ছেমি ফাইনেলত শক্তিশালী কোৰিয়াৰে মুখামুখি হ'ব। ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই দ্বিতীয়খন এদিনীয়াটো অষ্ট্ৰেলিয়াক 32 ৰাণত পৰাস্ত কৰে। আনাহাত সিঙে ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে এছিয়ান গেমছৰ স্কোৱাছৰ ছিংগলছত ৰূপৰ পদক জয় কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মিজোৰামৰ লুচাই ফুটবল ক্লাবে নৱম বাৰ্ষিক তুলসীৰাম কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী, মোৰ সংগীত যাত্ৰা।

মোৰ সংগীত যাত্ৰাৰ এইবাৰ অতিথি কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধি। ছাত্ৰ জীৱনৰ পৰাই সংগীত চৰ্চা কৰা অতুল মেধিয়ে 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰ স্বীকৃতি পায়। তেখেতৰ যাত্ৰাপথৰ বিভিন্ন স্মৃতিৰ কথাৰে এয়া মোৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।

0: দাদা নমস্কাৰ।
1: নমস্কাৰ।
0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। এই অনুষ্ঠানটিৰ যোগেদি আপোনাৰ অতীত ৰোমন্থন কৰিবলৈ চেষ্টা কৰিম আৰু আপোনাক অসমৰ সংগীত জগতত এটি বিশেষ জ্যোতিৰো চিনি পায় সেইখিনি কথাও আলোচনা কৰিম। দাদা, প্ৰথমতে আমি অকণমান আপোনাৰ যিটো অতীত, সেই অতীতটোলৈকে যাব বিচাৰিছোঁ। গতিকে অতীতটোলৈ কাৰ দ্বাৰা সংগীত শিকিবলৈ আগবাঢ়ি আহিছিল বা সংগীত জগতখনত প্ৰৱেশ কৰিছিল, কাৰ অনুপ্ৰেৰণাত, এইখিনি কথাৰে আৰম্ভ কৰোঁ। আপোনাৰ ঘৰখন?
1: মোৰ ঘৰ গুৱাহাটী আঠগাঁৱত।
0: হয়।
1: এতিয়া মই শিলপুখুৰীত থাকোঁ আৰু মোৰ সৰু পৰিয়াল, মোৰ পৰিবাৰ দুজনী ছোৱালী আৰু ল'ৰা এটি।
0: হয়।
1: মানে
0: সংগীতৰ জগতখনত যেতিয়া প্ৰৱেশ কৰিছিলে তেতিয়া নিশ্চয় অনুপ্ৰেৰণা থাকে বা পিতৃ মাতৃৰ প্ৰভাৱ থাকে, আপোনাৰ নিশ্চয় আছিল?
1: নিশ্চয় নিশ্চয় আছিলে। তাৰ পুনৰতে মই গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সমূহ কৰ্মক্ষেত্ৰলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু লগতে মোক আজি এই অনুষ্ঠানত মাতি আনি ভাগ ল'বলৈ সুযোগ দিয়াৰ বাবে মই নিজকে ধন্য মানিছোঁ। আৰু এটা মই কওঁ, আজি মই এজন সাধাৰণ সংগীত সেৱক হিচাপে কিমান দূৰ সফল হৈছে নাজানো, কিন্তু এই পৰিচয়টো দিয়াৰ কৃতিত্ব সম্পূৰ্ণ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ।
0: হয়।
1: তাৰ কাৰণে মই কৃতজ্ঞতা যাচিছোঁ।
0: হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইখিনি গৌৰৱ ল'ব পাৰে, নহয়?
1: নিশ্চয় নিশ্চয়।
0: প্ৰথম আপোনাৰ
1: এনে মই আন দহজন ল'ৰাৰ দৰে আজিৰ সময়ত মই বিভিন্ন খেল ধেমালিত ব্যস্ত হৈ আছিলোঁ, কিন্তু এটা সময়ত সংগীত মানে গানেই হওক বা বাদ্যই হওক শুনি বৰ ভাল লগা হ'ল। এই ভাল লগাটোৱেই ক্ৰমে সংগীত জগতৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গ'ল। আৰু
0: ফলস্বৰূপে কথা
1: এইটো ধৰক
0: স্কুলীয়া জীৱনে
1: মেট্ৰিক দিছোঁ নিদিছোঁ এনেকুৱা আৰু। ফলস্বৰূপে মই সেই সময়ৰ বিশিষ্ট তবলাবাদক পিছলৈ তেওঁ ডিব্ৰুগড়

0: ষ্টাফ আৰ্টিষ্ট হ'লগৈ। তেতিয়া গুৱাহাটীত আছিলে, মই তেখেতৰ ওচৰত তবলা শিকিবলৈ ল'লোঁ, লগতে সমান্তৰালভাৱে কণ্ঠ সংগীতৰ চৰ্চা কৰিবলৈ ল'লোঁ। অৱশ্যে এই ক্ষেত্ৰত মই বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ মাননীয় হীৰেণ শৰ্মাদেৱৰ আৰু ইকবাল হুছেইন খান ডাঙৰীয়াৰ, তেওঁ ইয়াৰে ষ্টাফ আৰ্টিষ্ট আছিলে, নাম উল্লেখ কৰিব লাগিব, যিসকলৰ অনুপ্ৰেৰণাত মই সংগীতৰ অ আ ক খ শিকিবলৈ যত্ন কৰিছিলোঁ। এনেকৈ মই সংগীতৰ
1: জগতখনত প্ৰৱেশ কৰিলোঁ।
0: হয়,
1: কলেজীয়া জীৱনত সকলোৱে যেনেধৰণেৰে গান গায় তেনেকৈ আপোনাৰ গোৱা অভ্যাস হৈছিল?
0: নহয় নিশ্চয়, মই তেতিয়া ধৰক কলেজৰ কম্পিটিশ্যনে হওক, কৰাছ হওক, এইবিলাকত মই সম্পূৰ্ণ সক্ৰিয়ভাৱে মই জড়িত হৈ আছিলোঁ।
1: আপোনাৰ সময়ত নিশ্চয় সেইখিনি সময়ৰ যিসকল অসমৰ বিশিষ্ট ব্যক্তি আছিলে সংগীতৰ লগত জড়িত, তেখেতসকলকো আপুনি লগ পাইছিলে?
0: পাইছোঁ। মই অৱশ্যে সৌভাগ্যৱান, অকল মই বুলিয়ে নহয়, সমসাময়িক আমাৰ সেইখিনি সময়ত গোটেইখিনি শিল্পী মই ভাবোঁ। সেই সময়ত মই নাম ল'ব লাগিব আমাৰ সকলোৰে নমস্য অসম তথা ভাৰতৰ কিংবদন্তী স্বৰূপ ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, ডক্টৰ লক্ষ্য হীৰা দাস, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, মিহিৰ বৰদলৈ, খগেন মহন্ত, গীতিকবি কেশৱ মহন্ত, গীতিকাৰ নাট্যকাৰ হেমন্ত দত্ত, যিয়ে মানে সাদৰীৰে আমাৰ গোটেইখিনি গীত তেওঁ লিখিছে, আৰু লগতে অভিনেতা ইন্দ্ৰমণিয়া, এইসকলক মই লগ পোৱাৰ সৌভাগ্য হৈছিলে।
1: তেখেতসকলৰ লগত একেধৰণে কামো কৰিছিলে আপুনি?
0: হয় হয়, মই এতিয়া ক'বলৈ গ'লে ধৰক কেশৱ মহন্ত, তেখেতৰ গীত গাইছোঁ, নিৰুপা বৰদলৈৰ গীত গাইছোঁ, লক্ষ্য হীৰা দাসৰ গীত গাইছোঁ, তাৰপিছতে হেমন্ত দত্তৰ গীত গাইছোঁ, এইসকলৰ গীত গাইছোঁ, নিৰ্মলপ্ৰভা বৰদলৈৰ গীত গাইছোঁ।
1: হয়, আপোনাৰ লগত অনানুষ্ঠানিকভাৱে যেতিয়া কথা পাতিছিলোঁ তেতিয়া আপুনি খুব সুন্দৰ এটা কথা উল্লেখ কৰিছিলে, আৰু সেয়া আছিলে 1962 চনৰ কথা। সংগীত যাত্ৰাত আপোনাৰ 62 চনৰ এটা বিশেষ ভূমিকা আছে।
0: এইটো হ'ল কি, মানে 62 চনত আমাৰ চাইনিজ এগ্ৰেশ্যন, যিটো মানে চীন ভাৰতৰ যুদ্ধ হৈছিলে, সেই যুদ্ধ যেতিয়া শেষ হ'ল, শেষ হওঁতে এইটো চৰকাৰৰ নিৰ্দেশ মতে বোধে হ'ব যে যিখিনি মানুহ তাত আমাৰ অৰুণাচলৰ যিখিনি মানুহ আছিলে তেখেতসকলেই মানে এই যুদ্ধখনৰ সাক্ষী আছিল বুলি ক'ব পাৰি। তেখেতসকলৰ মত বিনিময় কৰিবলৈ তেখেতসকলৰ লগত গুৱাহাটীৰ পৰা তেওঁ অৰুণাচলৰ বিভিন্ন ঠাইলৈ, তেতিয়া নেফা আছিলে, মানে শুভেচ্ছামূলক
1: কিছু
0: শুভেচ্ছামূলক এই পঠিয়া দল পঠিয়াইছিলে বিভিন্ন দিশৰ, সাংস্কৃতিকৰ, নাটকৰ বিভিন্ন দিশৰ। অৱশ্যে মোৰ সৌভাগ্য যে এই যাত্ৰাকালত মই আৰু পিছলৈ মানে বিখ্যাত হোৱা কিছু মানুহ, কিছু ব্যক্তি একেলগে আমি সেই দলটোত আছিলোঁ। তাৰ ভিতৰত আছিলে অভিনেতা ইন্দ্ৰমণিয়া, তাৰপিছতে এতিয়া ডাউন টাউন হস্পিটেলৰ
1: মানে
0: স্বত্বাধিকাৰী বুলি ক'ব পাৰি ডক্টৰ নৰেন দত্ত, আৰু বিশিষ্ট চকু বিশেষজ্ঞ ধীৰেণ বুজৰ বৰুৱা আছিল, অভিনেতা ইন্দ্ৰমণিয়াটো আছিলেই, বিষ্ণু বৰুৱা আছিলে অভিনেতা, সেই সময়ৰ বিখ্যাত, গতিকে এইসকল সদস্য আমাৰ সজাতি দলটোত আছিলে।
1: হয়, তাৰ লগে লগে নিশ্চয় আপুনি ভূপেন হাজৰিকাৰ কথাটো যিহেতু কৈছিলে, আপোনালোকেও নিশ্চয় এটা অনুপ্ৰেৰণা পাইছিলে?
0: হয়, তেতিয়া মই সেই ঠিক সেই সময়তে ভূপেন দাৰ দুটা গান ৰিলিজ হৈছিলে, এটা হ'ল কত জোৱানৰ মৃত্যু হ'ল, আৰু এটা হ'ল ৰণক্লান্ত নহওঁ ৰণক্লান্ত নহওঁ। তাৰ সাংস্কৃতিক অনুষ্ঠানবিলাকত মই এই দুটা গীত পৰিৱেশন কৰিছিলোঁ। কৰিবৰ পিছত গ্ৰীণ ৰুমলৈ আহি পেলাই বহুতো তাৰ মাজত কোনো হয়তো শিল্পীও আছিলে বা দৰ্শকো আছিলে, আহি পেলাই এই গীতটো মোক শিকাই দিবলৈ মানে অনুৰোধ কৰিছিলে, আৰু মই পাৰপক্ষত মই শিকাই দিছিলোঁ আৰু এই গীত দুটা।
1: মানে সেই ছাত্ৰ অৱস্থাতেই আপোনালোকে যিটো সজাতি দল গৈ পেলাই অৰুণাচলৰ বা নেফা অঞ্চলত ভ্ৰমণ কৰিছিলে, তাত আপোনাৰ ভূপেন হাজৰিকাৰ এটা পোনপটীয়া প্ৰভাৱ পৰিছিলে?
0: নিশ্চয়। সেই গান দুটাই মানে যথেষ্ট ভূপেন দাক কাষতে পোৱা যেন লাগিছে, মানে এই গান দুটা গাওঁতে দৰ্শকে কৈছিলে যেন ভূপেন দাক আমি কাষতে পাইছোঁ, কাৰণ গানটোৱে যথেষ্ট মানে হেৰি কৰিছিলে, মানুহ উদ্বুদ্ধ কৰিছিলে,
1: অনুপ্ৰেৰণা
0: যোগাইছিলে, মানুহ উদ্বুদ্ধ হৈছিলে এই গান দুটা শুনি, আৰু মই নিজেও গাই পেলাই খুব এনেকুৱা লাগিছে যেন ভূপেন দা আমাৰ ওচৰতে আছে।

0: এতিয়া কলেজীয়া জীৱনৰ পিছত হয় নিশ্চয় সেই গানবিতৰ প্ৰতিষ্ঠা হ'ল, তাৰ লগে লগে আপুনি অন্যান্য গানৰ চৰ্চাও কৰি আছে।
1: হয় হয়।
0: আকাশবাণীত কোন চনত আপোনাৰ?
1: মই আকাশবাণীৰ 1969
0: হয়। পোনপটীয়াভাৱে আপুনি আহিবলৈ নিজেই ইচ্ছা কৰিলে নে কাৰোবাৰ অনুপ্ৰেৰণাত, বা আকাশবাণীত সেই সময়ততো গীত গাবলৈ অহাটো বৰ সহজ কথাও নাছিল?
1: হয় হয়। ক'ব নোৱাৰোঁ কেনেকৈ জানো অনুপ্ৰাণিত হ'লোঁ মই। তেতিয়া সক্ৰিয়ভাৱে সংগীতৰ লগত জড়িত হৈ আছিলোঁ, গতিকে অডিশ্যনটো হৈ থাকে কিছুদিনৰ বিৰতিৰ মূৰে মূৰে। এতিয়া দি দিলোঁ, দি পেলাই মই নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি বা স্বীকৃতি লাভ কৰিলোঁ।
0: তেতিয়াৰ কিছু অনুভৱ বা তেতিয়াৰ কিছু কথা
1: হয়
0: আপোনাৰ নিশ্চয় মনত আছে?
1: অঁ।
0: আৰু যিখিনি কথা আমাৰ শ্ৰোতাই শুনিবলৈ মন কৰে সেই সময়ৰ আকাশবাণী 1969 চন
1: হয় হয়
0: নহয় জানো?
1: হয়।
0: গতিকে অকণমান স্মৃতি উল্লেখ কৰিব নেকি?
1: সেই সময়ত ৰেডিঅ'লৈ অহাটো এটা মানে সাংঘাতিক এক্সাইটেড কথা আৰু, মানে ৰেডিঅ' ষ্টেচন আৰু তেতিয়া এইটোৱেই মাধ্যম, একমাত্ৰ মাধ্যম আছিলে আৰু শক্তিশালী মাধ্যম মানে ৰেডিঅ'। গতিকে তাত মানে গান গাবলৈ পোৱাটো এটা মানে
0: গৌৰৱৰ
1: বিষয়ে, ডাঙৰ অভিজ্ঞতা।
0: আৰু কেনেকৈ গাইছিলে?
1: মাজে মাজে
0: লাইভ
1: প্ৰগ্ৰেম কৰিছোঁ, দুপৰীয়াৰ দুটা লাইভ কৰোঁ আৰু বাকীকেইটা, বাকী তিনিটা, পাঁচটা গান, বাকী তিনিটা মানে ৰেকৰ্ডিং কৰোঁ। এই লাইভ দুটা লৈ পেলাই সাংঘাতিক এটা মানে ভয়ো লাগে প্ৰথম প্ৰথম, অকণমান উত্তেজনাটাও থাকে, কিন্তু হৈ যায়, মানে কৰি দিয়া যায়। সেইটো মানে বুজাব নোৱাৰে এই লাইভ প্ৰগ্ৰেম কৰাটো। যি নহওক, আমাৰ আগৰবিলাকেতো আৰু কৰিছিলে, ড্ৰামাও কৰিছিলে বুলি শুনিছিলোঁ লাইভ। গতিকে আমি সেই দুটা লাইভ কৰোঁতেই আমি সাংঘাতিক ধৰণৰ অভিজ্ঞতা আমি লাভ কৰিছিলোঁ। যি নহওক, ভাল লাগিছিলে। আৰু সেই সময়ত আমাৰ যিখিনি শিল্পী আছিলে বা গীতিকাৰ আছিলে, মানে আপুনি নিৰ্মলপ্ৰভা বাইদেৱে কওক, কেশৱ মহন্ত দেৱকে কওক, ইয়াৰ মাজতে মই ক'ব খোজোঁ যে কেশৱ মহন্ত মোৰ ছাৰ। ছাৰ মানে মই ডন বস্কো স্কুলত পঢ়িছিলোঁ গুৱাহাটীৰ। সেই সময়ত দুটা বছৰ হ'ব বোধহয়, ক্লাছ 9 আৰু 10 আমাৰ

0: কেশৱ মন্তদেৱে শিকাইছিলে,
1: হয়
0: পাছত গ'লগৈ আৰু। যিহেতু মই জন্মছৰ ছাত্ৰ আছিলোঁ, তেখেত মোৰ ছাৰ আছিলে, গতিকে মই ছাৰ বুলিহে মাতোঁ এতিয়াও। গতিকে ছাৰে পিছলৈ মই আকৌ সংগীতত যেতিয়া মই আহিলোঁ আকৌ মোৰ সেই সংযোগটো হ'ল ছাৰৰ লগত। গতিকে সেই কিবা গীত দৰকাৰ হ'লে তেওঁলোকৰ ওচৰলৈ যাওঁ। আৰু নিৰ্ভৰ বাইদেউ তেতিয়া চানমাৰিতে আছিলে, গতিকে তেখেতক তেখেতকো পাওঁ, লক্ষ্যহীৰা বাইদেউকো পাওঁ। গতিকে বৰ মানে আন্তৰিকতাৰে গীতবিলাক দিয়ে আৰু আমি সুৰ কৰোঁ। ইতিমধ্যে
1: আপুনি সেই সময়ত সুৰ নিজেই কৰিছিল?
0: হয়, নিজেই কৰিছিলোঁ মই।
1: আৰু আমাৰ সংগীতৰ বিভাগ যিটো আছিল, সংগীতৰ বিভাগতো বহুকেইজন
0: আছিল আছিলে
1: আছিলে আছিলে তেনেকুৱা স্মৃতি কিবা মনত
0: আছে? তেনেকৈ এতিয়া তবলাত ধৰি লওক কেশৱ চাংকাগতি আছিলে,
1: হয়
0: শ্ৰদ্ধেয় কেশৱ চাংকাগতি, তাৰপিছত আহিছিলে শ্ৰদ্ধেয় প্ৰমোদ চক্ৰৱৰ্তী,
1: হয়
0: বিশিষ্ট তবলা বাদক, গোটেই অসম নালে তথা ভাৰততো তেওঁলোকৰ নাম আছিলে। আৰু পিছলৈ আহিলে আমাৰ বাহিৰ যেনেকৈ প্ৰভাত শৰ্মা আহিলে, তাৰপিছত জনি জোচেফ আহিলে গীটাৰত, পিটাৰ আহিলে ভায়লিনত তেওঁৰ ভাতৃ, আৰু ৰাণা বৰগতি মোৰ সৰুকালৰ বন্ধু, তেওঁ তবলা বজাইছিলে। গতিকে মই যেতিয়া প্ৰগ্ৰেম কৰিব হওঁ ৰাণা বৰগতিৰ বিয়াত ফূৰ্তি আৰু একদম, আৰু বন্ধু আজি মই বজাম তোমাৰ লগত, নিশ্চয় বজাবা। গতিকে এই ফূৰ্তি ফাৰ্তাৰ মাজেৰে আমি প্ৰগ্ৰেমবিলাক কৰিছিলোঁ, পিছলৈ ৰেকৰ্ডিং হ'ল আৰু।
1: সেই সকলো ব্যক্তিৰ লগত যিহেতু গীত পৰিৱেশন কৰিছিল, নিশ্চয় অকণমান হ'লেও গীতৰ মনত আছে?
0: মনততো আছে অলপ অলপ, নহয় নহয়। এটা গান আছিলে মোৰ, এই গীতটো মই অকণমান কৈ দিছোঁ বেকগ্ৰাউণ্ডটো। আমি তেতিয়া শিলপুখুৰীতে মানে গোটেইবিলাক আড্ডা মাৰোঁ, আৰু আড্ডা মাৰোঁ তাতে হিৰু ভট্ট আমাৰ কবি হীৰেণ ভট্টাচাৰ্য আহে, হিৰুদা বুলি মাতোঁ, সোধে আৰু বোল কিবা গান চান সুৰ চুৰ হৈছে নেকি, তেতিয়া আমি কথা পাতোঁ এই সম্পৰ্কে। তাত সেইদিনাখন হেৰি মোক এটা কাগজটো কৰাই দিলে, সাধাৰণতে তেওঁ চিগাৰেটৰ পেকেটত দিয়ে বা এনেকুৱা ধৰণৰ দিয়ে আৰু, এইটো জানে
1: চবেই জানে,
0: তেনেকৈ বোধহয় তেনেকৈয়ে লিখি দিলে বোধহয় গানতে, এইটো চোৱাচোন। আচলতে সিহঁতৰ কবিতা বৰ সুন্দৰ সুন্দৰ কবিতা এইবিলাক চলিয়ে, কিন্তু আমি মানে লোভ সামৰিব নোৱাৰোঁ, কথাবিলাক ইমান সুন্দৰ
1: পৰিৱৰ্তন
0: কৰি দিয়া যায়। আচ্ছা, সেই মই আগদিনাখন এটা সুৰ কৰি থৈছিলোঁ অকণমান, এই মুখটো কৰি থৈছিলোঁ, তাৰপিছতে কাগজখিলা দিলে, দিয়াত পঢ়িছিলোঁ যে এদিন এজাক বৰষুণ পৰিছিল হাইলাখ যেন বগুল ফুল, এই মানে মুখৰ কথা আছিলে মানে। তো মোৰ সুৰটো মই গুণগুণাই মেলিব নেকি চালোঁ, মই আচৰিত কথা, সেই কথাখিনি সোমাই গ'লগৈ
1: মানে
0: গীতিমালিকাৰ প্ৰথম গীতিমালিকাৰ বজা এইটো প্ৰথম গীত, এইটো সুৰটো এনেকুৱা আছিলে, এদিন এজাক বৰষুণ পৰিছিল

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে সঞ্জয় গোস্বামীয়ে, প্ৰযোজনা সহযোগী ৰুণা মণি বৰা।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে কালি ডিমা হাছাও জিলাৰ উমৰাংচুত আয়োজিত অনুষ্ঠানত অংশ লৈ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰ্যটন পৰিক্ৰমাৰ অধীনত আন্তঃগাঁথনি যোগাযোগ ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও অঞ্চলক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উমৰাংচুক অসমৰ পৰ্যটনৰ মূল আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। ডিমা হাছাওক আকৰ্ষণীয় আৰু বহনক্ষম পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লগতে অসমৰ পৰ্যটনৰ মানচিত্ৰত জিলাখনক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে পৰ্যটন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে। পৰ্যটনৰ বিকাশৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা, শক্তিশালী আইন শৃংখলা আৰু সুদৃঢ় চৰকাৰী নীতি প্ৰধান চৰ্ত বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে শীঘ্ৰেই অধিক শক্তিশালী পৰ্যটন নীতি যুগুত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ডিমা হাছাও অচিৰেই অসমৰ পৰ্যটনৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে অঞ্চলটোৰ লোকসকলক হোমষ্টেসমূহৰ অনলাইন পঞ্জীয়ন আৰু নতুন হোমষ্টে স্থাপনৰ বাবে আহ্বান জনায়। পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাকে ধৰি বিভাগটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধৰ্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন IBA-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা ধৰ্মঘট পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত নমো সেৱাগাথা এক অন্তহীন কাহিনী শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গহপুৰ বিধানসভা সমষ্টিৰ গমিৰি, দীপৰা, গহপুৰ নগৰ আৰু চেংমৰা কেন্দ্ৰত এই বিশেষ বাটৰ নাটখনি প্ৰদৰ্শন কৰা হয়। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ মুঠ 12টা স্থানত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি এই বাটৰ নাট প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে আহ্বায়ক তথা শিল্পী আৰু কলা কুশলীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। অহা 1 অক্টোবৰত পালন কৰিবলগীয়া অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষী বিভাগে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। গোৱালপাৰা জিলা আৰক্ষী বিভাগে এই কাৰ্যসূচীৰ অংশ হিচাপে বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী অভিযান আৰু পথ সুৰক্ষা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আটাইকেইটা দিশ সামৰি জনসমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত কালি দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীৰ দেৱালসমূহত বিভিন্ন চিত্ৰ অংকন কৰে। 1 অক্টোবৰত অসম আৰক্ষী দিৱসৰ দিনটোত গছপুলি ৰোপণ, শাৰীৰিক কচৰত, সংকল্প পাঠ, শ্বহীদ তৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ 16খন নিৰ্বাচনী সভাত অংশ ল'ব। কালি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ ৰহা আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত

0: first ODI in Thiruvananthapuram. And with that, we end the morning news. Have a nice day.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এ আই আৰ মোবাইল এপত নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে ৰাণু বৈশ্যৰ কণ্ঠৰ এটি গীতেৰে, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা ৰমেন বৰুৱাৰ।

ৰাণু বৈশ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কীৰ্তি কমল ভূঞাৰ, প্ৰযোজনা আছিল ৰমেন বৰুৱাৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে সিদা দাসৰ গীতৰ কথাৰে ৰঞ্জিত কটকীৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

চিদা দাসৰ কথাৰে ৰঞ্জিত কুটকীৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক ৰহিমা কলিতা বেগমৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ৰজনী হাজৰিকাৰ।

ৰহিমা কলিতা বেগমৰ কণ্ঠত ৰজনী হাজৰিকা ৰচিত গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী মৃণাল শৰ্মা, গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। ৰচনা আৰু প্ৰযোজনা আছিল তৰুণ শৰ্মাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক কিৰণ শৰ্মাৰ কণ্ঠত কেশৱ দত্তৰ ৰচনাৰে এই গীতটি, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

কিৰণ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ কৃষি বিপণনত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ দ্বিজেন্দ্ৰ মোহন বৰ্মন আৰু ডক্টৰ পুলিন পাটগিৰিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰাত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি। আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্ৰিয়া ঘটনাৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক জিলা দণ্ডাধীশৰ নিৰ্দেশ। আৰু এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে কালি ডিমা হাছাও জিলাৰ উমৰাংছত আয়োজিত অনুষ্ঠানত অংশ লৈ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰ্যটন পৰিক্ৰমাৰ অধীনত আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও অঞ্চলক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উমৰাংছক অসমৰ পৰ্যটনৰ মূল আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। ডিমা হাছাওক আকৰ্ষণীয় আৰু বহনক্ষম পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লগতে অসমৰ পৰ্যটনৰ মানচিত্ৰত জিলাখনক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে পৰ্যটন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে। পৰ্যটনৰ বিকাশৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা, শক্তিশালী আইন শৃংখলা আৰু সুদৃঢ় চৰকাৰী নীতি প্ৰধান চৰ্ত বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে শীঘ্ৰেই অধিক শক্তিশালী পৰ্যটন নীতি যুগুত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ডিমা হাছাও অচিৰেই অসমৰ পৰ্যটনৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে অঞ্চলটোৰ লোকসকলক হোমষ্টেসমূহৰ অনলাইন পঞ্জীয়ন আৰু নতুন হোমষ্টে স্থাপনৰ বাবে আহ্বান জনায়। পৰ্যটন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটোত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাকে ধৰি বিভাগটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ 16খন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা। কালি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ ৰহা আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্য শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আয়ুক্ত আৰণ্য শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষী দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশ সেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত অভিযানৰ অধীনত আৰু সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি পৰিচ্ছন্নতা কাৰ্যসূচী ব্যাপক কৰি তোলাৰ বাবে ধেমাজি জিলাৰ বিভিন্ন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ এক চমু প্ৰতিবেদন।
1: ধেমাজি জিলাৰ সকলোবোৰ বিভাগেই সম্প্ৰতি জিলাখনত স্বচ্ছতাই সেৱা আৰু সেৱা সংকল্প অভিযান কাৰ্যসূচীৰ অধীনত ভালেসংখ্যক স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই উদ্দেশ্যেৰে চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান, বজাৰ হাট, জলাশয়, পৰ্যটনস্থলী, উপাসনাস্থলী আদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, ঘৰে ঘৰে গৈ প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, ছাত্ৰ ছাত্ৰীৰ মাজত পেলনীয়া সামগ্ৰীৰ পৰা কি ধৰণে ব্যৱহাৰযোগ্য সামগ্ৰী সৃষ্টি কৰিব পাৰি তাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা, চাফাই কৰ্মীসকলৰ সুৰক্ষাৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা, এক দিন এক ঘণ্টা এক ছাত শীৰ্ষক বৃহৎ স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা, স্বচ্ছতাৰ বাবে স্বচ্ছ পাঠশালা, জন

0: ভাগিদাৰী কাৰ্যসূচী আৰম্ভ কৰা, ঠায়ে ঠায়ে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বিবিধ স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হৈছে।
1: জিলাখনৰ ৰূপায়িত সেৱা সংকল্প অভিযান আৰু স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত ধেমাজিৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে কিদৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই সম্পৰ্কত ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাই আমাক এনেদৰে জনাইছে।
2: এই মাহৰ 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰায় এমাহ জোৰা আমাৰ যি সেৱা সংকল্প অভিযান 17 অক্টোবৰ 2026 চনলৈকে হাতত লোৱা হৈছে। অন্যান্য কাৰ্যসূচী আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা আমি হাতত লৈছোঁ। মূলতে আমাৰ স্বচ্ছতা আৰু পৰিষ্কাৰ কৰি ৰখা যি আমাৰ মূল দায়িত্ব, সেইধৰণে আমি কিছুমান স্বচ্ছতা শিবিৰ আমাৰ অন্যান্য গাঁও পঞ্চায়ত এলেকাত আমি ইতিমধ্যে আমাৰ সেইধৰণৰ কেম্প আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ ব্লকত যি প্লাষ্টিক আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনা আছে, সেই ব্যৱস্থাপনাৰ জৰিয়তে আমি সজাগতাৰ সৃষ্টিৰ বাবে অন্যান্য কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী, জাবৰ জোঁথৰ জেনেৰেট কৰা যিখিনি জেগা আছে সেইখিনিৰ পৰা ইতিমধ্যে আমাৰ প্লাষ্টিক আৱৰ্জনাখিনি সুচাৰুৰূপে আমাৰ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন কেন্দ্ৰলৈ আহি আছে। আৰু এইখিনিৰ পৰা ইতিমধ্যে আমি ৰেভিনিউ জেনেৰেট কৰা এটা মডেললৈ আমি ৰূপান্তৰিত হ'ব পাৰিছোঁ।
3: আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধৰ্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন IBA-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা ধৰ্মঘট পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফৰাম অব বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰীনিবাসত হোৱা খাদ্য বিষক্ৰিয়াৰ ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ ছাত্ৰীনিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত 15গৰাকীতকৈও অধিক ছাত্ৰী অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিলা দণ্ডাধীশে ঘটনা সংঘটিত হোৱাৰ দিনা ছাত্ৰীসকলক যোগান ধৰা খাদ্য, সেইসমূহৰ প্ৰস্তুতকৰণ আৰু পৰিচ্ছন্নতাৰ মানৰ লগতে অসুস্থ ছাত্ৰীসকলৰ চিকিৎসা তথা স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
4: যোৱাকালি নিশা কোকৰাঝাৰ মেডিকেল কলেজত কিছু ছাত্ৰ ছাত্ৰী ভৰ্তি হৈছে হোষ্টেলৰ পৰা, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰৰ ছাত্ৰীবাসৰ নিবাসৰ পৰা। আমি এতিয়া আজিও হৈ আছে, কিছু ল'ৰা ছোৱালী আজিও চেগা চৰককে তেওঁলোকৰ ফুড পইজনিং হৈছে, খাদ্য বিষক্ৰিয়া হৈছে। আমাৰ দুজনকৈ ছিনিয়ৰ অফিচাৰ, ADC ৰেংকৰ অফিচাৰ তেওঁলোক তালৈকে গৈছে আৰু গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে। আৰু ইতিমধ্যে আমাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আমাৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হৈছে, সকলো সংকটমুক্ত। যোৱাকালি ৰাতিৰ পৰা আমি যেতিয়া গম পাওঁ যে অতি নিম্ন মানদণ্ডৰ খাদ্য তেওঁলোকে যোগান ধৰিছে, তাৰ কাৰণে আমি ইতিমধ্যে আমি এটা কমিটি গঠন কৰি দিছোঁ আৰু তেওঁলোকে এতিয়াও এই অনুষ্ঠানটোতে আছে, CIT-তে আছে। আৰু তাৰ পৰা আমি যিখিনি ৰিপৰ্ট পাম তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম।
3: বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক অনুষ্ঠানটো 29 নৱেম্বৰত ভাৰত মণ্ডপমত আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰেক্ষাগৃহ আৰু অন্যান্য দিশসমূহ পৰিদৰ্শন কৰি উচ্চপদস্থ বিষয়াসকলৰ পৰা অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুধাকণ্ঠৰ অমৰ সৃষ্টি আৰু অমূল্য অৱদানৰ প্ৰতি সন্মান জনাৰ উদ্দেশ্যে এই চিৰস্মৰণীয় শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত চলিত বৰ্ষৰ 31 জুলাই পৰ্যন্ত 5 বছৰ পুৰণি 17,525টা গোচৰ বিচাৰাধীন হৈ আছে। আনহাতে ন্যায়ালয়ত মুঠ 48,728টা গোচৰ বিচাৰাধীন হৈ আছে বুলি উচ্চ ন্যায়ালয়ৰ সূত্ৰে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত 35,642টা দেৱানী আৰু 13,086টা ফৌজদাৰী গোচৰ। ইয়াৰ উপৰি উচ্চ ন্যায়ালয়ৰ বাহিৰৰ বিচাৰপীঠসমূহত চলিত বছৰৰ 31 জুলাই পৰ্যন্ত 5 বছৰ পুৰণি 228টা গোচৰ বিচাৰাধীন হৈ আছে। ইয়াৰে কোহিমা বিচাৰপীঠত 46, আইজল বিচাৰপীঠত 44 আৰু ইটানগৰ বিচাৰপীঠত 138টা গোচৰ বিচাৰাধীন হৈ আছে বুলি জানিব পৰা গৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত নমো সেৱাগাথা এক

তহীন কাহিনী শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গহপুৰ বিধানসভা সমষ্টিৰ গমেৰী, ডিপ্ৰা, গহপুৰ নগৰ আৰু চেংমৰা কেন্দ্ৰত এই বিশেষ বাটৰ নাটখন প্ৰদৰ্শন কৰা হয়। জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ মুঠ 12টা স্থানত সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি এই বাটৰ নাট প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ জিলাৰ প্ৰশাসনে আহ্বায়ক তথা শিল্পী আৰু কলাকুশলীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাৰ ৰাংডোক্ৰাম গাঁৱত ছেপ্টিক টেংকৰ ভিতৰত বিষাক্ত গেছৰ ফলত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 4জন শ্ৰমিকৰ মৃত্যু হয়। এই শ্ৰমিককেইজনে কালি বিয়লি নতুনকৈ নিৰ্মাণ কৰা ছেপ্টিক টেংকৰ ঢাকনি খোলাৰ চেষ্টা চলোৱাৰ সময়তে এজন শ্ৰমিক টেংকৰ ভিতৰত পৰি যায়। পাছত তেওঁক উদ্ধাৰৰ বাবে টেংকলৈ নামি যোৱা আন 3জনো বিষাক্ত গেছৰ প্ৰভাৱত অচেতন হৈ পৰে। স্থানীয় লোকে 4জন শ্ৰমিককে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অসম কন্যা লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ নৱম দিনা আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুৱেনৰ সন্মুখীন হ'ব। 2023 চনৰ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা লাভলীনাই এইবাৰ উন্নত ফলাফলৰ

0: উদ্ধার কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অসম কন্যা লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ নৱম দিনা আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুৱেনৰ সন্মুখীন হ'ব। 2023 চনৰ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা লাভলীনাই এইবাৰ উন্নত ফলাফলৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাব। কালি অংকুশ, শচীন, নৰেন্দৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমিফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন পুৱা 10:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে উৎকৃষ্ট প্ৰদৰ্শনেৰে সোণৰ পদকৰ বাবে আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সংগীতা শৰ্মাৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত দেশজুৰি ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম বৃদ্ধিৰ সম্ভাৱনা, অসুস্থ সমাজ, নিতৌ বৃদ্ধি, অপমৃত্যু, পুঁজিপতিলৈ হস্তান্তৰৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। অসমীয়া প্ৰতিদিন কাকতে আধুনিক অৰুণাচলক নিৰ্মাণ কৰিছে অসমেহে শিৰোনামেৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ 2026 উদ্বোধন কৰাৰ বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। অসমীয়া খবৰ কাকতে কাছাৰৰ ভূগৰ্ভত গেছ ওলাব পাৰে শিৰোনামেৰে কাছাৰ জিলাৰ আমৰাঘাটত গেছ অন্বেষণ ক্ষেত্ৰ পৰিদৰ্শন কৰি তেল আৰু প্ৰাকৃতিক গেছ নিগমে আশা প্ৰকাশ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 450 কোটি বছৰ পূৰ্বে সমুদ্ৰতলিত আছিল কাৰ্বি আংলঙৰ পাহাৰ শিৰোনামেৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত কাৰ্বি পাহাৰৰ শৈলগ্ৰন্থি হিমালয় সৃষ্টিৰো বহু আগৰ সংক্ৰান্তীয় বাতৰি আলোকচিত্ৰসহ তথ্য সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰৰ বাতৰি আজিৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম CJPৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। আমাৰ অসম কাকতত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 8টা বিধানসভা সমষ্টিত আজিৰে পৰা মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ আৰম্ভ কৰাৰ বাতৰি মুখ্যমন্ত্ৰী ওলাল নগাঁৱলৈ ধুমুহাৰ দৰে চলাব প্ৰচাৰ শিৰোনামেৰে পৰিৱেশন কৰিছে। এই সন্দৰ্ভত দৈনিক জনভূমি কাকতৰ শিৰোনাম নগাঁৱত আজিৰে পৰা মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ। নিয়মীয়া বাৰ্তা কাকতে নীতি আয়োগৰ প্ৰতিবেদনত দেশত শিক্ষিতৰ মাজতে সৰ্বাধিক নিবনুৱাৰ এটা উদ্বেগজনক তথ্যৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। দ্য চেণ্টিনেল কাকতে গোষ্ঠীগত সংঘৰ্ষই মণিপুৰলৈ পৰ্যটকৰ আগমন হ্ৰাস কৰা বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা শৰ্মা। বিশিষ্ট বড়ো সাহিত্যিক, বড়ো সাহিত্য সভাৰ উপসভাপতি কমলাকান্ত মুছাহাৰীৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। 60 বছৰীয়া মুছাহাৰী কিছুদিন পূৰ্বে নিজ বাসগৃহত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত চিকিৎসাধীন হৈ আছিল। বড়ো ভাষা আৰু সাহিত্যলৈ মুছাহাৰীয়ে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত কেইবাটাও পৰ্যটন পৰিক্ৰমা গঢ়ি তোলাৰ পৰিকল্পনা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি, আজি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্ৰিয়া ঘটনাৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক জিলা দণ্ডাধীশৰ নিৰ্দেশ। আৰু এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: অভিযানৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
1: এখন স্বচ্ছ পৰিষ্কাৰ পৰিচ্ছন্ন সুন্দৰ আৰু সেউজীয়া ধেমাজি গঢ়ি তোলাৰ উদ্দেশ্যে ধেমাজি জিলাৰ সকলোবোৰ বিভাগেই সম্প্ৰতি জিলাখনত স্বচ্ছতাই সেৱা আৰু সেৱা সংকল্প অভিযান কাৰ্যসূচীৰ অধীনত ভালেসংখ্যক স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰসভা, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগৰ লগতে প্ৰায় সকলোবোৰ চৰকাৰী বিভাগেই এই কাৰ্যসূচীত জড়িত হৈ বিভিন্ন স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জনসাধাৰণক সজাগ সচেতন কৰাৰ প্ৰয়াস কৰিছে। সেই উদ্দেশ্যে চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান, বজাৰ হাট, জলাশয়, পৰ্যটনস্থলী, উপাসনাস্থলী আদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, ঘৰে ঘৰে গৈ প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, ছাত্ৰ ছাত্ৰীৰ মাজত পেলনীয়া সামগ্ৰীৰ পৰা কি ধৰণে ব্যৱহাৰযোগ্য সামগ্ৰী সৃষ্টি কৰিব পাৰি তাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা, চাফাই কৰ্মীসকলৰ সুৰক্ষাৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা, এক দিন এক ঘণ্টা এক চাট শীৰ্ষক বৃহৎ স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা, স্বচ্ছতাৰ বাবে স্বচ্ছ পাঠশালা, জনভাগিদাৰী কাৰ্যসূচী আৰম্ভ কৰা, ঠায়ে ঠায়ে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বিবিধ স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হৈছে।
0: মুগা শিল্পৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণৰ লগতে বাচকবনীয়া মুগা শিল্পক বিশ্বমুখী কৰাৰ উদ্দেশ্যে ধেমাজিত গঢ় লৈ উঠা মুগা মাছখোৱা বহুমুখী সমবায় সমিতিয়ে বৰ্তমান উদ্যমী শিপিনীসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই সন্দৰ্ভত আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই লৈ আহিছে বিস্তৃত প্ৰতিবেদন।
1: ধেমাজি জিলাৰ চহকী মুগা শিল্পক বিশ্ব দৰবাৰত পৰিচিত কৰোৱাৰ লগতে এখন উপযুক্ত বজাৰ সৃষ্টিৰ জৰিয়তে জিলাখনৰ উদ্যমী শিপিনীসকলক অৰ্থনৈতিক স্বাৱলম্বিতা দিয়াৰ প্ৰচেষ্টাৰে 2025 চনৰ 7 নৱেম্বৰত আৰম্ভ হোৱা মুগা মাছখোৱা বহুমুখী সমবায় সমিতিখনে বৰ্তমানলৈকে 7 লক্ষাধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি জিলা পৰিষদৰ উদ্যোগত গঢ় লৈ উঠা চিচিবগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই সমিতিখনৰ শতাধিক মহিলা সদস্যাই আজি আত্মনিৰ্ভৰতা আৰু উদ্যোগিতাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। পূৰ্বৰ MGNREGA তথা বৰ্তমানৰ BBG ৰামজী আঁচনিৰ দ্বাৰা কৰা চুম গছৰ বাৰীত মুগা পালন কৰি আৰু সেইবোৰৰ পৰা মুগা সূতা সংগ্ৰহ কৰি সমবায় সমিতিৰ শতাধিক পঞ্জীভূত মহিলা সদস্যাই তাঁতশালত মুগাৰ উন্নত মানৰ সাজপাৰ তৈয়াৰ কৰি আহিছে। তাঁতশালত প্ৰস্তুত কৰা মুগা, টচ সূতাৰ চাদৰ মেখেলা, গামোচা আৰু অন্যান্য সাংস্কৃতিক সাজ পোছাকৰ এখন উপযুক্ত বজাৰ সৃষ্টিৰ প্ৰয়াস কৰি সমবায় সমিতিখনে মহিলাসকলক স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰাত সহায় কৰিছে। তদুপৰি মুগা শিল্পৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি ধেমাজিৰ সমৃদ্ধ বয়ন শিল্পক বিশ্বমুখী কৰি তোলাৰ প্ৰয়াস কৰিছে সমবায় সমিতিখনে। 2025 চনৰ 9 ছেপ্টেম্বৰত পঞ্জীয়ন হোৱা সমিতিখনত বৰ্তমান 19 গৰাকী মূল সদস্যাৰ লগতে 130 গৰাকীৰো অধিক প্ৰাথমিক সদস্যা জড়িত হৈ আছে।
0: প্লাষ্টিকমুক্ত পৰিষ্কাৰ পৰিচ্ছন্ন সেউজ ধেমাজি গঢ়াৰ প্ৰয়াসেৰে ধেমাজি উন্নয়ন খণ্ড কাৰ্যালয়ত কাৰ্যক্ষম হৈ আছে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ। জনসাধাৰণৰ মাজত বহনক্ষম আৱৰ্জনা নিষ্কাশনৰ অভ্যাস গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই কেন্দ্ৰটিৰ সন্দৰ্ভত আমাক জনাইছে ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
1: প্লাষ্টিক আৱৰ্জনা সঠিকভাৱে সংগ্ৰহ, আৱৰ্জনাসমূহৰ পৃথকীকৰণ, পুনৰ ব্যৱহাৰ আৰু সুৰক্ষিতভাৱে নিষ্কাশন কৰাৰ উদ্দেশ্যে ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত স্থাপন কৰা প্লাষ্টিক আৱৰ্জনা পুনৰ ব্যৱহাৰৰ অভিলাষী প্ৰকল্পটোৱে বৰ্তমান গ্ৰাম্যাঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ প্ৰদূষণ হ্ৰাস কৰাত বহুখিনি অৰিহণা যোগাইছে। প্লাষ্টিকমুক্ত ধেমাজি, সেউজ ধেমাজি কেৱল এটা শ্লোগান নহয়, প্ৰকৃতাৰ্থত জিলাখন বৰ্তমান স্বচ্ছ আৰু গ্ৰামীণ অভিযানৰ দ্বাৰা পৰিৱেশতন্ত্ৰৰ এটা লেণ্ডস্কেপ নিৰ্মাণৰ দিগদৰ্শন হৈ পৰিছে। গাঁও পঞ্চায়তসমূহত আৱৰ্জনা সংগ্ৰহৰ সুবিধা উপলব্ধ হোৱাৰ পিছত ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠাত বৰ্তমান পৰিৱেশ প্ৰদূষণৰ দৰে স্পৰ্শকাতৰ সমস্যা জিলাখনত বিজ্ঞানসন্মতভাৱে সমাধান হৈছে। ধেমাজি আঞ্চলিক পঞ্চায়তৰ নেতৃত্ব পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ সহযোগত তথা আত্মসহায়ক গোট আৰু সামাজিক অনুষ্ঠানসমূহৰ সক্ৰিয় সহযোগত আৱৰ্জনা সংগ্ৰহৰ প্ৰক্ৰিয়াটো অধিক শক্তিশালী হৈ উঠাত ধেমাজি গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ মাজত বহনক্ষম আৱৰ্জনা নিষ্কাশনৰ অভ্যাস গঢ় লৈ উঠিছে। বিশেষকৈ যুৱ সমাজ আৰু মহিলাসকলৰ বাবে আৱৰ্জনা ব্যৱস্থাপনাৰ যোগেদি স্বনিয়োজন আৰু সবলীকৰণৰ প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
0: জিলাৰ ৰেহৰূপ আজিলৈ ইমানে। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক ধেমাজি জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 2 অক্টোবৰলৈ সমগ্ৰ দেশজুৰি স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মবাৰ্ষিকী আৰু মোডীৰ সুশাসনৰ 25 বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন AIR মোবাইল এপত আৰম্ভ কৰা হৈছে চিত্ৰগীত। প্ৰথমে শুনাবলৈ লোৱা হৈছে খগেন মহন্ত আৰু পৰবীন চুলতানাৰ কণ্ঠত মৰম তৃষ্ণা ছবিৰ এই গীতটি।

শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী লতা মংগেশকাৰ, ছবি নাৰ্গিছ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বেনী দয়াল, হিমেশ ৰেশমীয়া আৰু সহশিল্পীসকলৰ কণ্ঠৰীতি গীত। গীতটি লোৱা হৈছে অ' মাই গড ছবিখনৰ পৰা।

জুবিন নটিয়ালৰ কণ্ঠত ওৱান নাইট ষ্টেণ্ড ছবিৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই

0: অশান্তিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
1: নমস্কাৰ দাদা, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
2: মোৰ নাম প্ৰদীপ চন্দ্ৰ দাস, বেলতলা বজাৰতে থাকোঁ, সৰু এখন ব্যৱসায় কৰি আছোঁ। আৰু
1: বৰ্তমান কেনে চলি আছে আপোনাৰ ব্যৱসায়?
2: বৰ্তমান তাৰমানে ইমান এটা সুবিধা হোৱা নাই এতিয়া, তাৰমানে এনে চলি আছোঁ কিবাকে আৰু।
1: গৰম কেনেকুৱা এতিয়া?
2: গৰমটো বহুত গৰম, বাপ ৰে বাপ, থাকিবই নোৱাৰি একদম। গৰমৰ কাৰণে এতিয়া মানে বিৰাট সমস্যাত পৰি গৈছোঁ। ফেন লগাবাৰ হেৰি নাই, কোনো এটা হেৰি নাই, এনেই ত্ৰিপলৰ তলত বহি আছোঁ, কষ্ট মষ্ট কৰি কৰি।
1: আপুনি কেতিয়া আহে, দিনটো থাকে নেকি?
2: মই ধৰক আপোনাৰ ৰাতিপুৱাই 5টা বজাত আহোঁ, 2টা বজাত যাওঁ ভাত খাবলৈ, আকৌ 5টা বজাত আহোঁ, আকৌ ৰাতি 9:30 যাওঁ গৈ।
1: আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব? আপোনাৰ কিবা প্ৰিয় গীত আছে নেকি?
2: মোৰ এই আপোনাৰ এই জুবিনৰ যিবিলাক আগৰ পুৰণা যিকেইটা গান আছিলে সেইকেইটা গান শুনিব বিচাৰোঁ, ভাল লাগে মোৰ এইকেইটা গান। যিকোনো গীত পুৰণা যিকেইটা আছে তেওঁৰ, সেইকেইটা গীত শুনিবৰ কাৰণে বিৰাট ইচ্ছা এইকেইটা।
1: ঠিক আছে, ধন্যবাদ।

0: নমস্কাৰ দাদা, আপোনাক হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক জনাব।
1: মোৰ নাম দিলীপ ঠাকুৰীয়া, মই বেলতলা থাকোঁ। মই সৰু বেপাৰ কৰোঁ, বিজনেছ কৰোঁ।
0: আৰু বৰ্তমান গৰম কেনেকুৱা?
1: গৰমটো বহুত বেছি।
0: আপুনি এই গৰমটোৰ কাৰণ কি বুলি ভাবে?
1: গৰমটোৰ কাৰণ বুলি মানেতো বৰষুণ কম, গছ গছনিও কম, সেইকাৰণে মানে অলপ গৰমটো বেছি আৰু এইবাৰ। অন্য বছৰতে এইবাৰ গৰম বেছি।
0: আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
1: গানটো শুনি থাকোঁ, গানটো ভালেই পাওঁ, কিন্তু চিলেক্টেড গান নাই আৰু সেনেকুৱা।
0: কিবা গায়কৰ নাম?
1: গায়কৰ নাম মই আশ্চৰ্যৰ গান ভাল পাওঁ।
0: আশ্চৰ্য, ঠিক আছে, মই আশ্চৰ্যৰ গীত এটা লগাই দিম আপোনাক। ধন্যবাদ।

0: নমস্কাৰ দাদা।
1: হয় নমস্কাৰ।
0: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম শ্ৰী অজয় কুমাৰ ৰয়, মই থাকো আপোনাৰ জাপৰেগাঁও গণেশগুৰি।
0: হয়, মই দেখিছোঁ আপুনি বিভিন্ন ধৰণৰ মৃৎশিল্পৰ লগতে গৃহসজ্জাৰ কিছু ধুনীয়া ধুনীয়া সুন্দৰ সঁজুলি আপুনি ৰাখিছে। আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি এই ব্যৱসায়টোৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে?
1: মই এই ব্যৱসায়টোৰ লগত প্ৰায় আপোনাৰ 8-10 বছৰ ধৰি জড়িত হৈ আছোঁ।
0: এই ব্যৱসায়টোৰ লগত বহুখিনি সময় দিছে এই ব্যৱসায়টো, গতিকে ব্যৱসায় কেনেকুৱা ধৰণৰ আপুনি কি কয়?
1: ব্যৱসায় আপোনাৰ কৰিব পাৰিলে ভাল আছে, চব ব্যৱসায় লৈ বেলেগ বেলেগ প্ৰফিট থাকে।
0: গতিকে আপুনি বৰ্তমান সময়ত যথেষ্ট লাভান্বিত নহয় জানো?
1: হয় হয়।
0: ঠিক আছে, আপোনাৰ পৰা ইমান সুন্দৰকৈ কথাখিনি জানি ভাল লাগিলে। আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি কি শুনিব বিচাৰিব?
1: মোৰ ফেভৰেট হৈছে আপোনাৰ জুবিন দা হয়।
0: ঠিক আছে।

0: নমস্কাৰ দাদা, আপোনাক হাতে পাতে সুৰৰ আৱেগ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম পুলেন কুমাৰ ডেকা, মোৰ ইয়াতে পাণ দোকানখন আছে আৰু মিউজিকৰ দোকান এখন আছে।
0: হয়, আপুনি যিহেতু পাণ দোকান দিয়ে, ব্যৱসায় কেনেকুৱা?
1: ব্যৱসায় ঠিকে চলি থাকে, এনেকুৱা মানে ইমান হেৰিও ভালো নহয় আৰু মিডিয়াম চলি থাকোঁ আৰু।
0: আপোনাৰ কিমান বছৰ হ'ল ব্যৱসায় কৰা?
1: নাই, এইটো বৰ বেছি দিন হোৱা নাই, 1 ইয়াৰ হোৱাই নাই, 8 মাহমান হ'ল।
0: হয়, আপোনাৰ পৰা জানিব বিচাৰিম শেষত আপুনি এই অনুষ্ঠানটিৰ জৰিয়তে কি কি শুনিব বিচাৰিব?
1: ভূপেন হাজৰিকাৰ গীত এটা শুনিব।
0: ঠিক আছে, নিশ্চয় আমি আপোনাৰ অনুৰোধটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11:00 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ 16খন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা। কালি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ ৰহা আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ঢিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট

0: বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে। নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত কাৰ্বি আংলং জিলাত ৰূপায়ণ কৰিবলগীয়া পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য কাইলৈ জিলাখনলৈ যাব। জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ঐতিহ্যমণ্ডিত ডিফু ক্লাবত অনুষ্ঠিত হ'বলগীয়া এই পদযাত্ৰাৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ লগতে নিচামুক্ত দেশ, ৰাজ্য তথা সমাজ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ কৃষকসকলক উদ্যান শস্যৰ প্ৰতি উৎসাহিত কৰাৰ বাবে উত্তৰ পূব তথা হিমালয়ৰ পাদদেশৰ উদ্যান শস্য অভিযানৰ অধীনত জি আই টেগযুক্ত তেজপুৰৰ লিচুৰ 2000টা পুলি আজি বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ তেৰস গোৱালা আৰু ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতি ভাবৰা উপস্থিত থাকে। কৃষকসকলৰ মাজত লিচুৰ পুলি বিতৰণ কৰি অঞ্চলটোত ফল মূলৰ উৎপাদন বৃদ্ধি আৰু উদ্যান শস্য বিকাশ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনোৱা হয়। মন্ত্ৰী শ্ৰীসিংহলে অনুষ্ঠানত কয় যে ঢেকিয়াজুলিৰ প্ৰতিগৰাকী কৃষক যাতে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। মিচিং আগম কোবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকাল 2026-2029 বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হৈছে। কালীনাথ পাংগিঙক সভাপতি আৰু ডঃ ঘনকান্ত দলেক সাধাৰণ সম্পাদক হিচাপে লৈ 75-জনীয়া সমিতিখন গঠন কৰা হৈছে। নৱনিৰ্বাচিত সমিতিলৈ টি এম পি কে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত টি এম পি কেৰ সম্পাদক চান দঈ পাংগিঙে এইদৰে কয়।
1: যোৱা 25 ছেপ্টেম্বৰৰ পৰা আজি 27 ছেপ্টেম্বৰলৈকে তিনিদিয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং সাহিত্য সভাৰ মিচিং আগম কাবাঙৰ 25 সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে আৰু আজি সফল সমাপ্তি ঘটিছে। শ্ৰীযুত কালীনাথ পাংগিং আৰু ডক্টৰ ঘনকান্ত দলেৰ নেতৃত্বত 75-জনীয়া এই শক্তিশালী কমিটি গঠন হৈছে। আজি প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে তেওঁলোকক আগন্তুক 3 বছৰ যি কাৰ্যকালৰ কাৰণে মনোনীত কৰিছে। গতিকে আমি তাকাম মিচিং পৰিণ কাবাঙৰ তৰফৰ পৰা তেওঁলোকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক যি 3 বছৰীয়া কাৰ্যকালত মিচিং জাতিটোৰ যি মান সন্মান, যি গৰিমা অক্ষুণ্ণ ৰাখি তেওঁলোকে অনাগত ভৱিষ্যতে 3 বছৰ কাৰ্যকালত মিচিং জাতিটোত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এধাপ আগুৱাই যোৱাৰ স্বাৰ্থত তেওঁলোকে খুব পুৰুষাৰ্থ কৰিব, তেওঁলোকে অৱদান আগবঢ়াবি আমি আশাবাদী আৰু পুনৰবাৰ তেওঁলোককো আমি শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: অহা 1 অক্টোবৰত পালন কৰিবলগীয়া অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষী বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰা জিলা আৰক্ষী বিভাগে এই কাৰ্যসূচীৰ অংশ হিচাপে বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী অভিযান আৰু পথ সুৰক্ষা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আটাইকেইটা দিশ সামৰি জনসমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত কালি দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীৰ দেৱালসমূহত বিভিন্ন চিত্ৰ অংকন কৰে। 1 অক্টোবৰত অসম আৰক্ষী দিৱসৰ দিনটোত গছপুলি ৰোপণ, শাৰীৰিক কচৰত, সংকল্প পাঠ, শ্বহীদ তৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। অসম কন্যা লাভলীনা বৰগোহাঁই আজি এছিয়ান গেমছৰ 9ম দিনা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুৱেনৰ সন্মুখীন হ'ব। 2023 চনৰ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা লাভলীনাই এইবাৰ উন্নত ফলাফলৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাব। কালি অংকুশ, শচীন, নৰেন্দ্ৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 12:05।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। আমাৰ এতিয়াৰ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লস্মিতা শইকীয়া, বিজয় কুমাৰ বাৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা, ময়ূৰ কৃষ্ণ মহন্ত, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদীপ স্বৰ্গীয়াৰী, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত আছো মই গায়ত্ৰী দত্ত। নিবেদন কৰা হৈছে পৰাগমালা লাইভ, আগবঢ়াইছে নিমিষা ভৰালী দাসে।

0: पराग माला। पराग माला।
1: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে নিমিষা ভৰালী দাসে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে জনাইছো উষ্ম আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, ক্ষণজন্মা শিল্পী ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লেই আমাৰ মনত কল্লোলিত হয় এক জীয়া আৱেগৰ ঢল, তেখেত অসমীয়া জাতিৰ স্বাভিমান। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজিৰ গীতেৰে কথাৰে অনুষ্ঠানটো সজাই তুলিব বিচাৰিছোঁ আগতকৈ কিছু অন্য ধৰণে। আজিৰ খণ্ডত আমি কেৱল ভূপেন হাজৰিকাদেৱৰ গান শুনিম আৰু কথা পাতিম এক বিশেষ বিষয় লৈ, সেয়া হৈছে ভূপেন হাজৰিকাৰ গীতত মানৱ প্ৰেম। প্ৰিয় শ্ৰোতা, এনেকুৱা এটা বিষয় এটা অনুষ্ঠানত সামৰা জানো সম্ভৱ, এয়া কেৱল

0: আমাৰ এক আন্তৰিক প্ৰয়াস। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। আপুনি, মই অথবা আমি কোনোৱে হয়তো মানৱ জীৱনৰ এনেকুৱা এটা বিষয় বিচাৰি নাপাম যি বিষয়ত আমাৰ হেঁপাহৰ শিল্পী ভূপেন হাজৰিকাদেৱে গীত ৰচা নাই। জীৱনৰ এনেকুৱা কোনো মুহূৰ্ত, এনে অনুভৱ হয়তো নোলাব যি অনুভৱৰ ছবি ভূপেন হাজৰিকাৰ গীতত অঁকা নাই। পিছে বিষয় অথবা কথা যিয়েই নহওক লাগিলে, তেখেতৰ প্ৰায়বোৰ গীততেই আমি বিচাৰি পাওঁ মানৱ প্ৰেমৰ এক সচেতন তথা অনুপম চানেকি, মানুহক মানুহৰ প্ৰতি সহানুভূতিৰে জীয়াই থাকিবলৈ সোঁৱৰাই দিয়া ভূপেন হাজৰিকাই সকলোকে এইদৰে প্ৰশ্ন কৰিছিল, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি। এই গীতটিকেই BBCয়ে স্বীকৃতি প্ৰদান কৰিছিল শতিকাৰ শ্ৰেষ্ঠ গীতৰূপে।
1: মানুহে মানুহৰ

মানৱ প্ৰেমৰ দোলেৰে বান্ধি বিশ্বৰ মানৱক এক কৰিব খোজা ভূপেন হাজৰিকাৰ গীতত শুনিবলৈ পোৱা যায় মানুহৰ কোমল হৃদয়ৰ মানৱীয় স্পন্দন। মানুহৰ অন্তৰত মানুহৰ প্ৰতি প্ৰেমৰ সঞ্চাৰ কৰাটোৱে তেখেতৰ বহুগীতৰ অমীয়া আধাৰ। দুখীয়া, নিচলা, পীড়িত, শোষিত আৰ্তজনৰ শোকলগা পৰিস্থিতিৰ কৰুণ বৰ্ণনা গানেৰে তুলি ধৰাত তেখেত যেন সৰ্বকালৰ অদ্বিতীয় সম্ৰাট। অটোৰিক্সা চলাও আমি দুই ভাই গীতটোত দুই ভাতৃৰ সংগ্ৰামৰ কাহিনীৰে প্ৰতিগৰাকী খাতি খোৱা মানুহৰ প্ৰতিচ্ছবি চিত্ৰায়িত কৰিছে। এই গীতটিৰে এটা কলিত ডিগনিটি অৱ লেবাৰ অৰ্থাৎ কৰ্মমৰ্যাদা সম্পৰ্কে তেখেতে সচেতন কৰি থৈ গৈছে। এটা কলিত আকৌ লিখিছে, ৰুগীয়া আই এছ আগে ৰৈ আছে বাঢ়িলৈ দাইল ভাত দুয়োৰে আমাৰ। শীতৰ কোনোবা সেমেকাৰাতিত থৰ থৰকৈ কঁপি থকা বস্ত্ৰবিহীন খেতিয়ক তথা খাদ্যবিহীন দিনমজুৰৰ প্ৰাণত লুকাই থকা ক্ষুধাগনিৰ কথাও ক'বলৈ এৰা নাই জনতাৰ শিল্পীগৰাকীয়ে। মানৱীয়তা অবিহনে জীৱনজুৰি অৰ্জা সকলো যশ নাম যে অসাৰ অমূলক, তাকেই ভবাই তোলে এই গীতটিয়ে।

সাগৰ সংগমত সাঁতুৰি নাদৰি ভাগৰি নপৰা শিল্পী ভূপেন হাজৰিকাই সাগৰ সংগমত গীতটোক স্বঘোষিত কৰিছিল তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ গীতৰূপে। সেই গীতটোৰ এটা শাৰীত আছে, অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত। ঠিক একেদৰে কঠীয়াতলিৰ কোনো ৰংমনৰ ব্যথাৰ প্ৰতিধ্বনি শুনি সজাগ হৈ পৰা ভূপেন হাজৰিকাই প্ৰতিধ্বনি শুনুময় গীতটোত লিখিছে, মানৱ সাগৰত কোলাহল শুনো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো, নিজকে উৰণীয়া মৌ বুলি অভিহিত কৰি ধৰাৰ দিহিঙে দীপাঙে লৱৰি ফুৰা ভূপেন হাজৰিকাই পৃথিৱীৰ প্ৰতিটো প্ৰান্তত হোৱা অন্যায় অবিচাৰ শোষণ নিপীড়নৰ ছবিবোৰ তেখেতৰ গীতবোৰত আঁকি গৈছিল। লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চোৱা তথা অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ চহৰক সাৱতি ল'ব জনা শিল্পীগৰাকীয়ে মই এটি যাযাবৰ গীতটোত উল্লেখ কৰিছে এইদৰে, মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ চাতেই দেখিছো কটনা গৃহহীন নৰনাৰী। আৰু লিখিছে, বহু দেশে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ, মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ। 1951 চনৰ কথা। প্ৰখ্যাত অভিনেতা দেৱানন্দে ছবি এখনৰ শ্বুটিঙৰ কামত আমেৰিকালৈ গৈছিল। সেই সময়ত আমাৰ মৰমৰ ভূপেন হাজৰিকা কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ। কলম্বিয়া বিশ্ববিদ্যালয়ত এদিন এখন সংগীতানুষ্ঠান হৈছিল আৰু তাত ভূপেন হাজৰিকায়ো গান পৰিৱেশন কৰিব বুলি জানিবলৈ পাই দেৱানন্দৰ মন গৈছিল সেই অনুষ্ঠান উপভোগ কৰিবলৈ। তাৰ পূৰ্বে দেৱানন্দে ভূপেন হাজৰিকাৰ কেৱল নামটোহে শুনিছিল। ভবামতে দেৱানন্দ অনুষ্ঠান চাবলৈ গ'ল আৰু লুইতপৰীয়া ভূপেন হাজৰিকাই এটি দুটিকৈ গীত পৰিৱেশন কৰি গ'ল। কিন্তু পল ৰবছনে গোৱা উই আৰ অন দ্য ছেম বোট ব্ৰাদাৰ গীতটো গাবলৈ লোৱাত দৰ্শকৰ ককৰ্থনাৰ

হ'ব লগা হ'ল ভূপেন হাজৰিকা। দৰ্শকে মঞ্চলৈ জোতা চেণ্ডেল নিক্ষেপ কৰি নানা গালি পাৰিবলৈ ধৰিলে। ইয়াৰ কাৰণ হ'ল পল ৰবছন হৈছে কৃষ্ণাংগ আৰু তাৰ দৰ্শকসকল আছিল শ্বেতাংগ। সেই সময়ত পল ৰবছনৰ গীত তাত নিষিদ্ধ কৰা হৈছিল। এই দৃশ্য দেখি দেৱানন্দৰ বৰ দুখ লাগিল। দেৱানন্দে কৈছিল, ভূপেনক মই সেই সময়ত ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু এজন ভাৰতীয় হিচাপে তাক যেনেকৈ গালি পাৰিছিল সেই গালি মোৰ গাতো লাগিছিল। ভূপেন হাজৰিকা কিন্তু এই ঘটনাত অলপো বিচলিত হোৱা নাছিল বা মঞ্চ এৰি গুচিও অহা নাছিল। তেখেতে ততালিকে বাংলাদেশৰ বিখ্যাত গীতিকবি লোকমান ফকীৰৰ আমাই একজন চাদা মানুষ দাও, যাৰ ৰক্ত চাদা, গীতটো ইংৰাজীলৈ অনুবাদ কৰি পৰিৱেশন কৰিলে। এই গীতটো শুনাৰ পাছত সকলো শ্বেতাংগ দৰ্শক আহি ভূপেন হাজৰিকাক ক্ষমা খুজিলে। এই দৃশ্য দেখি আৱেগিক হৈ দেৱানন্দে দৌৰি আহি ভূপেন হাজৰিকাক সাৱটি ধৰি ক'লে, ভূপেন, আজি তই ভাৰতৰ মান বচালি। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকাই কেৱল গান গোৱা নাছিল, সেই গানেৰেই কৰিছিল সমাজ সংস্কাৰ।

যাযাবৰী শিল্পী ভূপেন হাজৰিকাই কৈছিল, মই সময়ৰ ঢৌত খৰমাৰি কেতিয়াও গীত গোৱা নাই আৰু লিখা নাই। মোৰ সকলো গীতৰ ৰচনাৰ মূল উদ্দেশ্য হ'ল গানবোৰ মানুহৰ গান হ'ব লাগিব। হয়তো সেয়ে অমৰ প্ৰিয় জনগণ গীতটোত তেখেতে এইদৰে গাইছিল, মানৱতা মোৰ প্ৰিয় বিষয়, ভাবিলেও সুখ আনন্দ হয়, যেন ওৰেটো জীৱন গাই মানুহৰ গান, মানুহক দিওঁ সন্মান। আকৌ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, গীতটোত তেখেতে গাইছিল এইদৰে, বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। ভূপেন হাজৰিকাই বহু গীতত নিক্ষেপ কৰিছিল শোষণৰ বিৰুদ্ধে এক সবল কণ্ঠ। নতুন অসম গঢ়িম গীতটোত তেখেতৰ কণ্ঠই গুজৰি উঠিছিল এইদৰে, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। মেঘে গিৰগিৰ কৰে গীতটোত কৃষকৰ হৈ তেখেতে এইদৰে কৈছিল, ধান নিদিওঁ ঋণ নলওঁ, সুদ নিদিওঁ আৰু, মহাজনৰ নিথুৰ বুদ্ধি হহু কেলেই বাৰু। শোষক শ্ৰেণীৰ বিৰুদ্ধে তেখেতৰ আন এটি গীত ডোলা হে ডোলা। গীতটোত তেখেতে লিখিছে এইদৰে, যুগে যুগে জাপি দিয়ে মেটমৰা বোজাতি, কাণ ভাঙো ভাঙো কৰে, বৰ মানুহে ডোলাত টোপনিয়াই আমাৰহে ঘামবোৰ সৰে। ওখকৈ পাহাৰৰ টিংটিত উঠিছো, ভালকৈ খোজ দি মিলা, আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে বাগৰি পৰিব ডোলা। এইদৰে প্ৰায় প্ৰতিটো গীততেই তেখেতে কৰি গ'ল জনতাৰ জয়গান, তাকেই আকৌ উনুকিয়াই থৈ গ'ল এইদৰে, অ মোৰ প্ৰিয় জনগণ, মই গাম তোমাৰ এই গান।

মানৱপ্ৰেমক আন একৰে সৈতে তুলনা কৰিব নোখোজা ভূপেন হাজৰিকাই মানুহক কেৱল মানুহ হৈ জীয়াবলৈ কৈ গ'ল বাৰে বাৰে। বগা ক'লা জাতকুল নিৰ্বিশেষে মানুহ কেৱল হ'ব লাগে মানুহ। উচ্চ নিচ তথা দানৱীয় ভেদাভেদৰ প্ৰাচীৰখন মানৱীয় প্ৰেমৰ ওচৰত এদিন সেও মানিবই। পলাশৰ ৰং গীতটিত ভূপেন হাজৰিকাই লিখিছিল এইদৰে, দানৱী বিভেদক মানৱী প্ৰেমেৰে কৰিব এদিন পৰাজিত। একেদৰে শৈশৱতে ধেমালিতে গানটোত মানৱপ্ৰেমী চিন্তাৰ প্ৰতিফলন ঘটিছে এইদৰে, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আনহাতে দুগ দুগ ডম্বৰু গীতটোৰ এঠাইত তেখেতে লিখিছে, সমাজেও অনুমতি নিদিলে দুয়োৰে জাত পাত নিমিলে, সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত সৰু সৰু সমাজক এৰে। সেই গীতটিৰেই আন এটা কলি তেখেতে গাইছে, সৰু সৰু সমাজৰে সৰু সৰু বিচাৰতে ভেকুলীয়ে বৰ লাজ পায়। এই আটাইবোৰ গীতেই কেৱল কৈ যায় এলান্ধুকলীয়া ভেদাভেদ পাহৰি পৃথিৱীৰ মানুহক এক কৰাৰ কথা। তেনে একেই প্ৰতিচ্ছবিলৈ লিখা আন এটি গীত যুৱতী অনামিকা গোস্বামী। গীতটোত তেখেতে লিখিছে এইদৰে, মহাশূন্যত উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ যুগ, আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতি কুল নেওচা হোমাগ্নিৰ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জেদ যুগ, আণৱিক যুগ, এয়া সীমাৰ পৰিধি ভঙাৰ যুগ। মন পথাৰ বহল কৰি প্ৰেমৰ ৰসেৰে জীপাল কৰি এয়া মানৱতা কঠীয়া সিঁচাৰ যুগ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষৰটি গীত আগবঢ়াই মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।

ভগৱান বৰসেৱাত লগোৱাৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া জনাৰ যুগ এয়া বুজাৰ যুগ এয়া জিত যুগ আণৱিক যুগ এয়া কিমান

0: আখিহে ভরা হও দুয়ুরে আকাশ।
1: ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতে আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: খয়কীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে। নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত কাৰ্বি আংলং জিলাত ৰূপায়ণ কৰিবলগীয়া পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য কাইলৈ জিলাখনলৈ যাব। জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ঐতিহ্যমণ্ডিত ডিফু ক্লাবত অনুষ্ঠিত হ'বলগীয়া এই পদযাত্ৰাৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ লগতে নিচামুক্ত দেশ ৰাজ্য তথা সমাজ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে থিয় হৈ দেশৰ বাবে জীৱন উচৰ্গা কৰা বীৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তী উপলক্ষে আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদগৰাকীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জনাই দিয়া বাৰ্তাত কয় যে তেওঁৰ অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা আন্দোলনক সক্ৰিয় কৰি তুলিছিল। তেওঁ কয় যে দেশৰ বাবে ভগৎ সিঙৰ ত্যাগ আৰু সাহস যুৱ প্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম বয়সতে ভগৎ সিঙে দেশৰ বাবে সৰ্বোচ্চ বলিদান আগবঢ়াইছিল। তেওঁক অদম্য সাহস, শৌৰ্য, অতুলনীয় দেশপ্ৰেম আৰু নিষ্ঠাই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে বুলি শ্ৰীসিঙে কয়। ভগৎ সিঙৰ জীৱন আৰু ত্যাগে দেশৰ নাগৰিকসকলক ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াৰ লগতে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে অনুপ্ৰাণিত কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশপ্ৰেম, সাহস আৰু আত্মবলিদানৰ চিৰন্তন প্ৰতীক বীৰ সন্তান শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে স্বাধীন ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে তেওঁৰ অতুলনীয় ত্যাগ আৰু আপোচহীন সাহস তথা অদম্য দেশপ্ৰেম ভাৰতীয় জাতিসত্তাৰ বাবে চিৰকাল উৎস হৈ ৰ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেশভক্তি, শৌৰ্য আৰু পৰাক্ৰমৰ অতুলনীয় প্ৰতীক অমৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। মাতৃভূমি আৰু স্বাধীনতাৰ বাবে তেওঁৰ ত্যাগে দেশবাসীক চিৰকাল অনুপ্ৰাণিত কৰিব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কিংবদন্তী সংগীত শিল্পী কোকিল কণ্ঠৰে অগণন শ্ৰোতা জনতাক মন্ত্ৰমুগ্ধ কৰা লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। কমেও 36টা ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষাৰ গীতত কণ্ঠ দিয়া ভাৰত ৰত্ন সন্মানেৰে সন্মানিত শিল্পীগৰাকীয়ে সহস্ৰাধিক ভাৰতীয় চলচ্চিত্ৰৰ গীতত কণ্ঠ দিছিল। শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে লতা মংগেশকাৰে নিজৰ স্বৰ্গীয় সাংগীতিক প্ৰতিভাৰে ভাৰতৰ নাম বিশ্বত আলোকিত কৰি তুলিছিল। শিল্পীগৰাকীয়ে কেৱল দেশক গৌৰৱান্বিত কৰাই নহয়, তেওঁৰ প্ৰতিভাৰে ভাৰতৰ সংগীত ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ ভাৰতৰ সংগীত জগতত শিল্পীগৰাকীৰ অৱদান সদায়ে অতুলনীয় হৈ থাকিব বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তী সংগীত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। অসমে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে দুয়োগৰাকী শিল্পীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। মিচিং আগম কেওবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকাল 2026-2029 বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হৈছে। কালীনাথ পাংগিঙক সভাপতি আৰু ডঃ ঘনকান্ত দলেক সাধাৰণ সম্পাদক হিচাপে লৈ 75-জনীয়া সমিতিখন গঠন কৰা হৈছে। নৱনিৰ্বাচিত সমিতিলৈ টি এম পি কে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত টি এম পি কেৰ সম্পাদক চান দই পাংগিঙে এইদৰে কয়।
1: যোৱা 25 ছেপ্টেম্বৰৰ পৰা আজি 27 ছেপ্টেম্বৰলৈকে তিনিদিয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং সাহিত্য সভাৰ মিচিং আগম কেবাঙৰ 25 সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে আৰু আজি সফল সমাপ্তি ঘটিছে। শ্ৰীযুত কালীনাথ পাংগিং আৰু ডক্টৰ ঘনকান্ত দলেৰ নেতৃত্বত 75-জনীয়া এই শক্তিশালী কমিটি গঠন হৈছে। আজি প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে তেওঁলোকক আগন্তুক 3 বছৰৰ যি কাৰ্যকালৰ কাৰণে মনোনীত কৰিছে। গতিকে আমি তাকাম মিচিং কৰিণ কেবাঙৰ তৰফৰ পৰা তেওঁলোকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক যি 3 বছৰীয়া কাৰ্যকালত মিচিং জাতিটোৰ যি মান সন্মান, যি গৰিমা অক্ষুণ্ণ ৰাখি তেওঁলোকে অনাগত ভৱিষ্যতে 3 বছৰ কাৰ্যকালত মিচিং জাতিটোত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এধাপ আগুৱাই যোৱাৰ স্বাৰ্থত তেওঁলোকে খুব ৰূপাৰ্থ কৰিব, তেওঁলোকে অৱদান আগবঢ়াব আমি আশাবাদী আৰু পুনৰবাৰ তেওঁলোককো আমি শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হাইলাকান্দিত শেহতীয়াকৈ দখলমুক্ত কৰা চৰকাৰী ভূমিত 28টা গৃহহীন পৰিয়ালক আজি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। দীৰ্ঘদিন ধৰি দখল হৈ থকা প্ৰায় 4 বিঘা চৰকাৰী ভূমি শেহতীয়াকৈ দখলমুক্ত কৰা হৈছিল। পুনৰ সংস্থাপন কৰিবলগীয়া এই 28টা

পৰিয়ালে নদীৰ খহনীয়া আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত কৰা পথ নিৰ্মাণৰ ফলত নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হৈছিল। পুনৰ সংস্থাপনৰ অপেক্ষাত থকা এই পৰিয়ালসমূহক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চৰকাৰী ভূমি আবণ্টন দি এতিয়া নতুনকৈ বসতি স্থাপনৰ সুযোগ দিয়া হৈছে। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰীনিবাসত হোৱা খাদ্যৰ বিষক্ৰিয়া ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ ছাত্ৰীনিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত 15গৰাকীতকৈও অধিক অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত

0: লৈ জিলা দণ্ডাধীশে প্ৰতিষ্ঠানটোৰ পঞ্জীয়কক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ ছাত্ৰী নিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত 15গৰাকীতকৈও অধিক অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিলা দণ্ডাধীশে ঘটনা সংঘটিত হোৱাৰ দিনা ছাত্ৰীসকলক যোগান ধৰা খাদ্য, সেইসমূহৰ প্ৰস্তুতকৰণ আৰু পৰিচ্ছন্নতাৰ মানৰ লগতে অসুস্থ ছাত্ৰীসকলৰ চিকিৎসা তথা স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে।
1: যোৱাকালি নিশা কোকৰাঝাৰ মেডিকেল কলেজত কিছু ছাত্ৰ ছাত্ৰী ভৰ্তি হৈছে হোষ্টেলৰ পৰা, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'লজি কোকৰাঝাৰৰ ছাত্ৰীবাসৰ নিবাসৰ পৰা। আমি এতিয়া আজিও হৈ আছে, কিছু ল'ৰা ছোৱালী আজিও চেগা চৰকাৰে তেওঁলোকৰ ফুড পইজনিং হৈছে, খাদ্য বিষক্ৰিয়া হৈছে। আমাৰ দুজনকৈ ছিনিয়ৰ অফিচাৰ, ADC ৰেংকৰ অফিচাৰ তেওঁলোক তালৈকে গৈছে আৰু গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে। আৰু ইতিমধ্যেই আমাৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আমাৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হৈছে, সকলো সংকটমুক্ত। যোৱাকালি ৰাতিৰ পৰা আমি যেতিয়া গম পাওঁ যে অতি নিম্ন মানদণ্ডৰ খাদ্য তেওঁলোকে যোগান ধৰিছে, তাৰ কাৰণে আমি ইতিমধ্যে আমি এটা কমিটি গঠন কৰি দিছোঁ আৰু তেওঁলোকে এতিয়াও এই অনুষ্ঠানটোতে আছে, CIT আছে। আৰু তাৰ পৰা আমি আজি যিখিনি ৰিপৰ্ট পাম তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম।
0: আজি বিশ্ব জলাতংক ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিৰোধ তথা 2030 চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। লগতে জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে ঘা ডোখৰ পৰিষ্কাৰ কৰি ধোৱা, এণ্টিছেপ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংকৰ প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে চেলেকা বা আচোৰা উপেক্ষা নকৰিবলৈ, ঘা বান্ধি নাৰাখিবলৈ তথা আনুষংগিক সতৰ্কীকৰণসমূহ মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী শ্বিয়ং চুয়েনক 5-0 ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমিফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি, ৰহাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ, বীৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তী উপলক্ষে দেশবাসীৰ শ্ৰদ্ধা নিবেদন, কিংবদন্তী সংগীত শিল্পী লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ আৰু এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 বজাত।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজলৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পংকজ উদাসৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে এটি গীত পংকজ উধাসৰ কণ্ঠত।

গীত আৰু গজলৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে সুৰৰ কৰণী। অনুষ্ঠানৰ পুনতেই শুনাবলৈ লৈছো পাৰ্বিন চুলতানাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা পদ্ম বৰকটকী আৰু সুৰ ইকৰামুল মজিদ।

পারবিন সুলতানাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অঞ্জলি কটকীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গুণ মহন্ত।

সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ক্ষীৰদা বিষয়াৰ।

শ্রোতাসকলে সুরৰ কৰণী অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৰেশ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: দুলালেই আকা ফুল ফুলিলেই বতাহ আৰু গান শুনিলেই মনত পৰে তোমাৰ স্মৃতিৰ জোনাক ইয়াত দুলালেই আকা।
1: হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু সুৰেশ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত।

সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীপ্তি দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অপূৰ্বজ্যোতি ভূঞাৰ।

দীপ্তি দাসৰ কণ্ঠেৰে আৰু অপূৰ্বজ্যোতি ভূঞাৰ কথাৰে গীতটি শুনিলে। এইবাৰ শুনক হিমাদ্ৰি শৰ্মা আৰু সূৰ্য দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অপূৰ্বজ্যোতি ভূঞাৰ।

সুৰৰ কৰণী ইমান পৰে শ্ৰোতাসকলে অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

হীৰেণ ভট্টাচাৰ্য আৰু অৱনী পাঠকৰ কথাৰে কবিতা মালাকাৰৰ কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব সন্ধ্যা 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সারাং।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কাইলৈ অৰ্থাৎ মংগলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় হৃদয়ৰোগ আৰু আমাৰ কৰণীয় অনুষ্ঠানৰ অতিথি হৃদয়ৰোগ বিশেষজ্ঞ ডক্টৰ প্ৰাঞ্জল প্ৰতিম শৰ্মা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত অতিথিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক লোকপিয় লোক ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে ল'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰৰ দোহাত উপস্থিত হৈছে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে থিয় হৈ দেশৰ বাবে জীৱন উচৰ্গা কৰা বীৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তী উপলক্ষে দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক লোকপিয়লৰ বাবে সময় দিবলৈ আহ্বান জনাইছে। কালি মন কী বাতত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা এই বিষয়টো দোহাৰি তেওঁ কয় যে লোকপিয়লত অংশগ্ৰহণ কৰাটো প্ৰতিগৰাকী নাগৰিকৰ ৰাষ্ট্ৰীয় দায়িত্ব। তেওঁ কয় যে এই অংশগ্ৰহণে দেশৰ ভৱিষ্যতৰ এখন নিৰ্ভুল ছবি দাঙি ধৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত 3 তালাক সম্পৰ্কীয় আইনে কিদৰে ইছলামধৰ্মী মহিলাসকলৰ জীৱনৰ ৰূপান্তৰ সাধন কৰিছে এই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ইছলামধৰ্মী লোকসকলৰ মাজত বিবাহ বিচ্ছেদক লৈ চলি থকা 3 তালাক ব্যৱস্থাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ ফলত এই সামাজিক পৰম্পৰাই ক্ষতি কৰি থকা মহিলাসকলে সাংবিধানিক অধিকাৰ লাভ কৰিবলৈ সমৰ্থ হয়। এই আইন কাৰ্যকৰী হোৱাৰ পাছত 80% অধিক 3 তালাকৰ গোচৰ হ্ৰাস পায়। মুছলিম পৰিক্ৰমা বিশেষজ্ঞ ৰাজা ৰিজভীয়ে প্ৰকাশ কৰা মতে এই আইন প্ৰণয়নৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান মহিলাসকলৰ সবলীকৰণ আৰু তেওঁলোকক মূল খুঁটিলৈ লৈ আহিছে। মুছলমান মহিলাৰ বিবাহ সুৰক্ষা আৰু অধিকাৰ আইনে চমুকৈ 3 তালাক আইনে সামাজিক চাপৰ কবলত থকা মহিলাসকলক নতুন জীৱন দান কৰিলে।
2: ये कानून केवल एक कानूनी बदलाव नहीं है,

0: बल्कि महिला के सम्मान और उसके अधिकारों की रक्षा से जुड़ा विषय है। प्रधानमंत्री नरेंद्र मोदी जी ने महिला सशक्तिकरण को विकास से जोड़ा।
1: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰৰ দোহাত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমণে দোহাত আয়োজিত এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংক অৰ্থাৎ AIIB-ৰ বৰ্ড অব গভৰ্ণৰ্ছৰ একাদশ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত AIIB-ৰ অধ্যক্ষৰ লগতে জৰ্ডান, ছুইজাৰলেণ্ড, আলজেৰিয়া, ছৌদি আৰব আৰু নেপালৰ বিত্তমন্ত্ৰীসকল উপস্থিত থাকিব। শ্ৰীমতী সীতাৰমণে এই প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমণ কাটাৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধৰ্মঘট স্থগিতকৰণৰ এই বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন IBA সৈতে হোৱা এখন চুক্তিৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে কৈছে যে যোৱা নিশা ধৰ্মঘট পালনৰ বিভিন্ন কাৰণ সন্দৰ্ভত ইউনাইটেড ফৰাম অব বেংক ইউনিয়নৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ আগেয়ে সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ দেশৰ সকলো ৰাজহুৱা খণ্ডৰ বেংক বন্ধ ঘোষণা কৰিছিল। বেংক কৰ্মচাৰীৰ কাম কাজ সপ্তাহত 5 দিনলৈ হ্ৰাস কৰা আৰু ফলাফল সংযোজিত ভাট্টা আঁচনি প্ৰত্যাহাৰ এই দুটা দাবীক লৈ সংগঠনটোৱে ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে থিয় হৈ দেশৰ বাবে জীৱন উচৰ্গা কৰা বীৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তী উপলক্ষে আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদগৰাকীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জনাই দিয়া বাৰ্তাত কয় যে তেওঁৰ অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা আন্দোলনক সক্ৰিয় কৰি তুলিছিল। তেওঁ কয় যে দেশৰ বাবে ভগৎ সিঙৰ ত্যাগ আৰু সাহস যুৱ প্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম বয়সতে ভগৎ সিঙে দেশৰ বাবে সৰ্বোচ্চ বলিদান আগবঢ়াইছিল। তেওঁৰ অদম্য সাহস, শৌৰ্য, অতুলনীয় দেশপ্ৰেম আৰু নিষ্ঠাই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে বুলি শ্ৰীসিঙে কয়। ভগৎ সিঙৰ জীৱন আৰু ত্যাগে দেশৰ নাগৰিকসকলক ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াৰ লগতে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে অনুপ্ৰাণিত কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশপ্ৰেম, সাহস আৰু আত্মবলিদানৰ চিৰন্তন প্ৰতীক বীৰ সন্তান শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে স্বাধীন ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে তেওঁৰ অতুলনীয় ত্যাগ, আপোচিন সাহস আৰু অদম্য দেশপ্ৰেম ভাৰতীয় জাতিসত্তাৰ বাবে চিৰকাল উচ্চ হৈ ৰ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেশভক্তি, শৌৰ্য আৰু পৰাক্ৰমৰ অতুলনীয় প্ৰতীক অমৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। মাতৃভূমি আৰু স্বাধীনতাৰ বাবে তেওঁৰ ত্যাগে দেশবাসীক চিৰকাল অনুপ্ৰাণিত কৰিব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি কয় যে দেশৰ 1 কোটিতকৈও অধিক লোকে সামাজিক সুৰক্ষা বীমা লাভ কৰিছে। ইয়াৰ অধীনত 60 কোটিতকৈও অধিক নাগৰিকৰ স্বাস্থ্য সুৰক্ষা বীমা, 25 কোটি লোকক ESIC স্বাস্থ্য সুৰক্ষা, 80 কোটিতকৈও অধিক লোকক বিনামূলীয়া শস্য আৰু কৃষক তথা মহিলাসকলক বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি শ্ৰম আৰু ঔদ্যোগিক সম্পৰ্ক আৰু বটা শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি এই বিষয়ে প্ৰকাশ কৰে। ডঃ মাণ্ডাভিয়াই কয় যে দেশৰ বহনক্ষম বিকাশৰ অৰ্থে চৰকাৰে উদ্যোগসমূহৰ বিকাশ স্থায়ী কৰা আৰু শ্ৰমিকসকলৰ কল্যাণৰ উদ্দেশ্যে কাম কাজ অব্যাহত ৰাখিছে। 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত অংশীদাৰসকলক একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়।
2: हम 25 करोड़ लोगों को ESIC की हेल्थ सिक्योरिटी दे रहे हैं, 80 करोड़ लोगों को मुफ्त अनाज दे रहे हैं, 10 करोड़ किसान के अकाउंट में हर 4 महीने 2000 रुपया डालते हैं। आज देश के 10 स्टेट ऐसे हैं जो महिला के अकाउंट में प्रति महीने कोई न कोई 2000, 1500, 1200 ऐसी अमाउंट डालते हैं। तो मैंने कहा कि

0: सोशल सिक्योरिटी का पार्ट नहीं बन सकता, और कैलकुलेशन चालू करा तो उन्होंने स्वीकारा कि इंडिया आज 101 करोड़ यानी कि 68% लोगों को सोशल सिक्योरिटी देता है।
1: বতর উন্নত হওয়ার পরিপ্রেক্ষিতত উত্তরাখণ্ডৰ চাৰিধাম যাত্ৰা পুনৰ আৰম্ভ হৈছে। গাৰৱালৰ আয়ুক্ত আনন্দ স্বৰূপে প্ৰকাশ কৰা মতে সংশ্লিষ্ট জিলাৰ দণ্ডাধীশসকললৈ এই যাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননীৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা শনিবাৰৰ পৰা কালিলৈকে এই যাত্ৰা স্থগিত ৰখা হৈছিল। অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং চুৱেনক 5-0 ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। ইপিনে মহিলাৰ 25 মিটাৰ পিষ্টলৰ ব্যক্তিগত শাখাত ভাৰতৰ ঈশা সিঙে ৰূপৰ পদক অৰ্জন কৰিছে। 21 বছৰীয়া শ্বুটাৰগৰাকীয়ে 38 পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। ইণ্ডিয়ান এথলীট পিংকী বলহৰাই মহিলাৰ 78 কিলোগ্ৰাম অনুৰ্ধ কুৰাশ্ব ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইপিনে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটো কোৱাৰ্টাৰ ফাইনেল নেখেলাকৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি আফগানিস্তানৰ বিৰুদ্ধে খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল হোৱা দলটোৱে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে সম্প্ৰতি 4টা সোণ, 17টা ৰূপ আৰু 18টা ব্ৰঞ্জসহ 39টা পদকেৰে তালিকাৰ 12 স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক লোকপিয় লোক ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে ল'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰৰ দোহাত উপস্থিত হৈছে। আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্ৰস্তাৱিত 3-দিনীয়া বেংক ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে থিয় হৈ দেশৰ বাবে জীৱন উচৰ্গা কৰা বীৰ শ্বহীদ ভগৎ সিঙৰ জয়ন্তী উপলক্ষে দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে অনুৰূপা কলিতাৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি বিশ্ব জলাতংকৰ ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিৰোধ তথা 2030 চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। লগতে জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে ঘাঁডোখৰ পৰিষ্কাৰ কৰি ধোৱা, এণ্টিছেপ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংকৰ প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে চেলেকা বা আঁচোৰা উপেক্ষা নকৰিবলৈ, ঘাঁ বান্ধি নাৰাখিবলৈ তথা আনুষংগিক সতৰ্কীকৰণসমূহ মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। তদুপৰি স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে 104 আৰু এম্বুলেন্স সেৱাৰ বাবে 108 ডায়েল কৰিবলৈকো এক বিজ্ঞপ্তিযোগে কোৱা হৈছে। অহা 1 অক্টোবৰত পালন কৰিবলগীয়া অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষী বিভাগে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। গোৱালপাৰা জিলা আৰক্ষী বিভাগে এই কাৰ্যসূচীৰ অংশ হিচাপে বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী অভিযান আৰু পথ সুৰক্ষা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আটাইকেইটা দিশ সামৰি জনসমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত কালি দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীৰ দেৱালসমূহত বিভিন্ন চিত্ৰ অংকন কৰে। 1 অক্টোবৰত অসম আৰক্ষী দিৱসৰ দিনটোত গছপুলি ৰোপণ, শাৰীৰিক কচৰত, সংকল্প পাঠ, শ্বহীদ তৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ কৃষকসকলক উদ্যান শস্যৰ প্ৰতি উৎসাহিত কৰাৰ বাবে উত্তৰ পূব তথা হিমালয়ৰ পাদদেশৰ উদ্যান শস্য অভিযানৰ অধীনত জি আই টেগযুক্ত তেজপুৰৰ লিচুৰ 2000টা পুলি আজি বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ তেৰস গোৱালা আৰু ঢেকীয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা উপস্থিত থাকে। কৃষকসকলৰ মাজত লিচুৰ পুলি বিতৰণ কৰি অঞ্চলটোত ফল মূলৰ উৎপাদন বৃদ্ধি আৰু উদ্যান শস্য বিকাশ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনোৱা হয়। মন্ত্ৰী শ্ৰীসিংহলে অনুষ্ঠানত কয় যে ঢেকীয়াজুলিৰ প্ৰতিগৰাকী কৃষক যাতে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। কিংবদন্তী সংগীত শিল্পী কোকিল কণ্ঠৰে অগণন শ্ৰোতা জনতাক মন্ত্ৰমুগ্ধ কৰা লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। কমেও 36টা ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষাৰ গীতত কণ্ঠ দিয়া ভাৰতৰত্ন সন্মানেৰে সন্মানিত শিল্পীগৰাকীয়ে সহস্ৰাধিক ভাৰতীয় চলচ্চিত্ৰৰ গীতত কণ্ঠ দিছিল। শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে লতা মংগেশকাৰে নিজৰ স্বৰ্গীয় সাংগীতিক প্ৰতিভাৰে ভাৰতৰ নাম বিশ্বত আলোকিত কৰি তুলিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তী সংগীত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। অসমে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী শিল্পীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। চিৰাঙৰ ডাংতল বজাৰত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 18খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডৰ সময়ত 2টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুই অধিক দূৰলৈ বিয়পি পৰে আৰু প্ৰায় 1 কোটি টকা মূল্যৰ সা সম্পত্তি ভস্মীভূত হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰকে কাজল

0: গাঁও, বঙাইগাঁও, বাসুগাঁও আৰু বঙাইগাঁও শোধনাগাৰৰ পৰা অহা চাৰিখন অগ্নি নিৰ্বাপক বাহনে জুই নিয়ন্ত্ৰণ কৰাত অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। শিৱসাগৰ জিলাৰ ডিমৌ ছায়েন্স একাডেমীৰ উদ্যোগত কালি বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি আজি বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পৰ্যটনৰ নতুন ৰূপ দিয়াৰ পৰিকল্পনা শীৰ্ষক প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। পৰ্যটন ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সম্ভাৱনা, নতুন পৰিকল্পনা আৰু পৰ্যটন উদ্যোগক আধুনিক কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে মতামত আগবঢ়ায়। অনুষ্ঠানত পৰ্যটন বিভাগৰ শিক্ষক গৌতম হীৰা উপস্থিত থকাৰ লগতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য দিয়ে। উল্লেখযোগ্য যে শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ পৰ্যটনস্থলীসমূহৰ লগতে পৰ্যটনৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত লোকসকলক নতুন ৰূপত আগুৱাই নিয়াৰ বাবে চিন্তা কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে আগবঢ়োৱা উদ্ভাৱনী পৰিকল্পনাসমূহ চৰকাৰে বাস্তৱত ৰূপায়ণ কৰিলে অসমৰ পৰ্যটন আৰু অৰ্থনৈতিক বিকাশত অৰিহণা আগবঢ়োৱাৰ লগতে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হোৱাৰ আশা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো লোপামুদ্ৰা নেওগৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

0: सखी सहेली
1: कार्यक्रम के प्रस्तुतकर्ता अनुश्री पाठक।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, 1433 খ্ৰীষ্টাব্দৰ আহিন মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 28 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু প্ৰতীক চাকনিকৰ, ট্ৰেন্সমিটাৰত ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: মহাত্মা গান্ধীয়ে কৈছিল, জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিষ্কাৰ হয় তেনেকৈ ভুল স্বীকাৰ কৰিলে আগতকৈও অন্তৰ শুদ্ধ হয়। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আইডিঅ'সকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইডিঅ'সকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ পাতনিতে মোৰ কথা শিতানত শুনোৱা হওক পংকজা বৰাৰ এটি স্বৰচিত অনুগল্প।
1: মই লিখা এটি গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটিৰ নাম হৈছে স্পৰ্শ। বৰ আবেগেৰে বিপিনে কথাবোৰ কৈ গৈছে তেওঁৰ শুভাকাংক্ষী সহকৰ্মী দুজনৰ আগত। আৰু নালাগে দিয়ক ক'ব বিপিনদা, আপুনি আপোনাৰ অতি গোপন কথাবোৰ আমাক খুলি ক'বলৈ অকণো ভয় বা শংকা কৰা নাই কিয়? সেইবোৰ মনত পেলাই নিজৰ মনটোক পুনৰ দুখ নিদিব, তোমালোকে মোক ক'বলৈ দিয়া।

0: বুকুৰ এটা কোণত সদায় বিষ অনুভৱ কৰি আহিছোঁ জানা। কিজানি সেই বিষৰ পৰা মই উপশম পাওঁৱেই। মোৰ জন্মৰ প্ৰায় 8 বছৰ পিছতে মোৰ 2টি যমজ ভাই জন্ম লাভ কৰে। সিহঁতৰ জন্মতে শৰীৰৰ ওজন কম হোৱাৰ বাবে মায়ে মোৰ ভাতৃ দুটাক বৰ কষ্ট কৰি ডাঙৰ কৰিবলগীয়া হৈছিল। মই মাৰ কোলাত তেতিয়াই এৰিবলগীয়া হ'ল। মাত্ৰ 1 বছৰ দুগ্ধপান কৰাই মায়ে মোক সেই যি কোলাৰ পৰা আঁতৰালে। পুনৰ আৰু মই মোৰ মাৰ কোলাৰ মূৰ গুজিবলৈ নোপোৱাই হ'লোঁ। মাৰ ঘনাই গা বেয়া লগা হৈ আহিল আৰু ঘৰখনৰ কামেও মাক যথেষ্ট ভাগৰা কৰি তুলিছিল। দেউতাই শিক্ষকতা কৰি অসুস্থ ককা আইতাৰ লগতে যেনে তেনে পৰিয়ালটো পোহপাল দিয়ে। সৰুতে মই পঢ়া শুনাত ভালেই আছিলোঁ, শ্ৰেণীত সদায় প্ৰথম হওঁ। পঞ্চম শ্ৰেণীলৈ পাওঁতে গাঁৱৰে এখন স্কুলত নামভৰ্তি কৰাই দিছিল। প্ৰথম হৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে সকলোৱে মোক চিনি পোৱাও হ'ল। সেই সময়ত টিভিত জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ আৰম্ভ হৈছিল। আমাৰ ঘৰত টিভি নাছিল আৰু ফেন বুলি মাত্ৰ বিচনী কেইখনেই। মই কাষৰে সম্বন্ধীয় পেহীহঁতৰ ঘৰলৈ টিভি চাবলৈ যাওঁ। গৰমত পেহী ঘৰত ফেনৰ বতাহত বহি আবেলি প্ৰায়েই কাৰ্টুন চাওঁ। পেহী ঘৰত পেহীৰ মাক আৰু পেহীৰ বাদে কোনো নাছিল। ভাল কিবা এটা বনালে মূলত থৈ দিছিল। সৰুৰে পৰাই মৰম বিচাৰি ফুৰি মই পেহীৰ মৰমবোৰক লৈ বৰকৈ আকৃষ্ট হৈ পৰিব ধৰিলোঁ। মায়ে সদায়ে কয় পেহীয়ে এতিয়া কলেজীয়া শিক্ষা শেষ কৰি আজৰি হৈছে, যেতিয়া কিতাপখনো লৈ যাবি লগতে, কেৱল টিভিকে চাই নাথাকিবি, কিবা এটা নুবুজা থাকিলে পেহীৰে বুজাই দিব পাৰিব। স্কুলৰ পৰা আহিয়ে ভাতকেইটা খাই মই পেহী ঘৰত ফেনৰ বতাহ ল'বলৈ আহোঁ আৰু ভাগৰত তাতেই শুই পৰোঁ। এনেদৰেই চলি আছিল দিনবোৰ। মই শুই থাকিলে পেহীয়ে মূৰত হাত বোলাই দিছিল। মায়ে এনেদৰে শুবৰ সময়ত মূৰত হাত বোলোৱাৰ কথা মোৰ মনতেই নপৰে। মাক মই এই ক্ষেত্ৰত অকণো বেয়া পোৱা নাছিলোঁ, কাৰণ আছিল মোৰ যমজ ভাইটি দুটা। সিহঁতৰ লগত মাৰ ব্যস্ততাই মোক মাৰ পৰা কিছু আঁতৰাই ৰাখিছিল। লাহে লাহে পেহীৰ স্পৰ্শবোৰ মোৰ ভাল লগা হৈ আহিব ধৰিলে। মোৰ কাষতে পেহীও শুই পৰে হাততে এখন মেগাজিন লৈ। কাৰ্টুন চোৱাৰ বয়সত পেহীয়ে মোক মেগাজিনত থকা ফটোবোৰ দেখুৱাবলৈ ল'লে। এনেদৰে দিনবোৰ গৈ আছে। মোৰ পঢ়া শুনাৰ প্ৰতি অমনোযোগিতা দেখি দেউতাই মোক প্ৰায়ে গালি দিয়া হ'ল। মোৰ কিন্তু দেউতাৰ গালিবোৰ গাত নলগা হৈ আহিল। সন্ধিয়া পঢ়াৰ টেবুলত বহিলে মনটো বাৰে বাৰে পঢ়াৰ পৰা আঁতৰি পেহীৰ হাতৰ কোমল স্পৰ্শবোৰে মোক আমনি কৰিবলৈ ল'লে। প্ৰথমে মই বুজি পোৱা নাছিলোঁ যে পেহীৰ সেই কোমল স্পৰ্শ কেৱল যৌন কামনাৰ এটা অংশহে আছিল। পেহীৰ শৰীৰৰ গোপন অংগবোৰ মোক স্পৰ্শ কৰিবলৈ দি পেহীয়ে যেনে তৃপ্তি পাইছিল। প্ৰায় এনেদৰে 3টাকৈ বছৰ পাৰ হোৱাৰ পিছত এদিন পেহীৰ বিয়া ঠিক হোৱাৰ খবৰটো গম পালোঁ। 3 মাহৰ পিছতে পেহীৰ বিয়া। ঘৰৰ পৰা বহু দূৰলৈ বিয়া হৈ আঁতৰি যাব। বিয়াৰ ব্যস্ততাৰ বাবে মোক পেহীয়ে তেওঁলোকৰ ঘৰলৈ সদায় যোৱাটো হঠাতে বন্ধ কৰি দিলে। কথাটোৱে মোক বৰকৈ আমনি কৰিলে। মই মানসিকভাৱে বৰকৈ ভাগি পৰিলোঁ। ভাল বেয়াকো বিচাৰ কৰিব নোৱাৰি এদিন মই আত্মহননৰ পথ বাছি লৈছিলোঁ। কপালত হয়তো মোৰ মৃত্যু লিখা হোৱা নাছিল এনেদৰে। সকলোৰে অজ্ঞাতে মই নিজৰ লগত এখন যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। 1 বছৰৰ পিছত মোৰ মেট্ৰিক। মই সেই আগৰ বিপিন হৈ উঠিব নোৱাৰিলোঁ। ঘৰখনৰ কথা চিন্তা কৰি পঢ়াত সময় দিলোঁ। মেট্ৰিকৰ দেওনা পাৰ হৈ কলেজত নামভৰ্তি কৰিলোঁ যদিও পৰৱৰ্তী পৰীক্ষাসমূহত মই মোৰ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলোঁ। এটা সময়ত তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিত যোগদান কৰি সুদীৰ্ঘ 35 বছৰ এই বিভাগত পাৰ কৰি আজি তোমালোকৰ পৰা অৱসৰ লোৱাৰ দিন আহি পৰিল। বৰ্তমান মোৰ ছোৱালী দুজনী আৰু পৰিবাৰ সহিত এখন সুখৰ সংসাৰ বুলিয়েই ক'ব পাৰি। মোৰ যমজ ভাইটি দুটাৰ এজন প্ৰবক্তা আৰু আনজন অভিযন্তা হ'ল। মোৰো সপোন আছিল ভাল কিবা এটা হোৱাৰ। মোৰ দৰে ভুল কৰি যাতে কোনো ল'ৰা ছোৱালী ফুল কোমলতে ধ্বংস নহয় আৰু কোনো প্ৰাপ্তবয়স্ক কোনো লোকে যাতে নিজৰ কামনাৰ বলি হিচাপে শিশুক ব্যৱহাৰ নকৰে, সেইটোৱে মই তোমালোকক ক'লোঁ। এনেবোৰ ব্যাধি সমাজৰ পৰা আঁতৰাব লাগিব আৰু সৰুৰে পৰা শিশুক কোনটো ভাল স্পৰ্শ আৰু কোনটো বেয়া স্পৰ্শ সেই বিষয়ে সঠিক শিক্ষা দিয়াটো অভিভাৱকৰ দায়িত্ব। মই মোৰ ছোৱালী দুজনীক সেই শিক্ষা দিছোঁ আৰু সিহঁতক সমাজৰ ওপৰত উপযুক্ত ছোৱালী হিচাপে গঢ় দিয়াৰ বাবে চেষ্টা কৰিছোঁ। ধন্যবাদ।
1: আইসকল, স্পৰ্শ অনুগল্পটি শুনিলে অৰ্ধকাশ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত।

সেয়া আছিল বৰ্ষাত বোলছবিত লতা মংগেশকাৰ। এইবাৰ শুনিবলৈ লৈছোঁ আলবেলা বোলছবিত লতা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

প্ৰিয় আইদেউসকল, অৰ্ধকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত হিন্দী ভোজপুৰী গীত শুনি আছে আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ যাদু বোলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত হিন্দী ভোজপুৰী গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত জেইলৰ বোলছবিৰ এই গীতটি।

প্ৰিয় আইদেউসকল, এইবাৰ শুনো আহক লতা মংগেশকাৰৰ কণ্ঠত মগল ই আজম বোলছবিৰ এই গীতটি।

প্ৰিয় আইদেউসকল, অৰ্ধআকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জব পিয়াৰ কিছিছে হোতা হে বোলছবিৰ লাতাম খিস্কাৰ কণ্ঠত এই গীতটি।

শ্ৰোতাই ইমানপুৰে আইডিসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, আঠবাজি দুই মিনিটত প্ৰচাৰ কৰা হ'ব উত্তৰণ, আৰু 8:32 দিহানাম শুনিবলৈ পাব যামিনী বৰা আৰু সংগীসকলৰ কণ্ঠত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠত কেইটিমান আধুনিক গীত। 9:30 শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব, আৰু নিশা 10:00 আমাৰ নাট্যানুষ্ঠানত শুনিবলৈ পাব জয়ন্ত শইকীয়া ৰচিত নাট ভোক। আমাৰ এই অধিৱেশনৰ অন্ত পৰিব আজি নিশা 10:30। অনুষ্ঠান পৰিস্থিতি শুনিলে, এয়া আকাশবাণী তেজপুৰ।

শ্রোতাই ইমানপুরে আরাধনা অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ভজন দুটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। এই অধিৱেশনটো খন্তেক পিছতেই গীতালী অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান অসমীয়া বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰত প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:20 আজি বিশ্ব জলাতংক দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। 7:40 শুনিবলৈ পাব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত মুখ্য বাতৰিসমূহ

এক বৃক্ষ দশপুত্ৰ সম গছৰ সমান ধুনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক সোণালী সৰক।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনোৱা হওক ৰতনলাল বোলছবিৰ এটি গীত, শিল্পী অৰ্চনা মহন্ত।

ৰতনলাল বোলছবিৰ আন এটি গীত শুনোৱা হওকচোন। কণ্ঠদান কৰিছে খগেন মহন্ত, দীপেন বৰুৱা, অৰ্চনা মহন্ত আৰু সংগীসকলে।

0: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC পেপাৰ্ছ। যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা CKYC আইডি।
0: CKYC মানে
1: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ CKYC আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
0: বাহ, RBI কয়
1: KYC সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ।
2: শ্ৰোতাই গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনোৱা হওক ৰতনলাল বোলছবিৰ আন এটি গীত, শিল্পী দীপেন বৰুৱা।

শ্ৰোতাই গীতালী অনুষ্ঠানত অসমীয়া বুলচিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনিবলৈ লৈছোঁ অঞ্জুদেৱীৰ কণ্ঠত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী বুলচবীৰ এই গীতটি।

গীতালী অনুষ্ঠানৰ শেষত শুনবলৈ লৈছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী বোলছবিৰ, দিলীপ শৰ্মা আৰু আৰতি শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: নহলে ব্লক কৰি দিয়া হ'ব, লিংকত ক্লিক কৰক।
1: কালি অনুষ্ঠানটি শুনিলে এই আকাশবাণী তেজপুৰ। খন্তেক পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
2: জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত বিশ্ব জলতাংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ছিংগাপুৰ নিবাসী তন্ময় ফুকনৰ আজি সাক্ষ্যদান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ এই পৰ্যন্ত 4টা পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁইৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা উদ্যোগকে ধৰি সকলো কাৰ্যালয় অহা 6 অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ'ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, নগাঁও, বটদ্ৰৱা, ঢিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটাৰৰ অন্তৰ্ভুক্তি আৰু নিৰ্বাচনৰ প্ৰস্তুতি নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে মৰিগাঁও জিলা প্ৰশাসনে ভোটগ্ৰহণ আৰু জৰুৰী দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে ডাকযোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উপলক্ষে আজি মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডাকযোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। একে সময়তে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰ বাবেও ডাকযোগে ভোটদান অনুষ্ঠিত কৰা হয়। ডাকযোগে ভোটদানৰ সুবিধাৰ বাবে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত 1 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ ৰাজহুৱা সহায়তা কেন্দ্ৰ কাৰ্যক্ষম হৈ থাকিব বুলি জনোৱা হৈছে। ইয়াৰ উপৰি 5 অক্টোবৰত মৰিগাঁও মহাবিদ্যালয়ৰ ইছ্যু আৰু ৰিচিভ কেন্দ্ৰটো এটা অতিৰিক্ত ৰাজহুৱা সহায়তা কেন্দ্ৰ কাৰ্যক্ষম হৈ থাকিব। ইফালে এই উপ নিৰ্বাচনত ব্যৱহৃত EVM আৰু VVPATসমূহ কাইলৈ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী আৰু তেওঁলোকৰ প্ৰতিনিধিৰ উপস্থিতিত কাৰ্যক্ষম কৰি তোলা হ'ব। নগাঁও জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এই কথা প্ৰকাশ কৰি কয় যে কাইলৈ জিলাখনৰ ঢিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে 10 উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আৰু নগাঁও বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ বাবে নগাঁও চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। তদুপৰি এই EVM আৰু VVPATসমূহৰ সঠিক কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ দ্বাৰা পৰ্যাপ্ত ভোটদানৰ আখৰা আৰু সুবিধা প্ৰদান কৰা হ'ব। এই নিৰ্বাচন প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী বিধি অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফি কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জনাইছে। ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নীতি আয়োগৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজখণ্ডৰ উদ্যোগত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি গুৱাহাটীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা সদৰি কৰে। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে পঞ্চায়ত ব্যৱস্থা অধিক শক্তিশালী হলেহে গ্ৰামাঞ্চলৰ উন্নয়ন সম্ভৱ হ'ব। পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক অধিক প্ৰশিক্ষণৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি পঞ্চায়তসমূহ 39 লাখ মহিলাই সক্ৰিয়ভাৱে কাম কৰি আছে। উল্লেখযোগ্য যে ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে গ্ৰামাঞ্চলক আত্মনিৰ্ভৰ, ডিজিটেলভাৱে সক্ষম আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সহনশীল কৰি তোলাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। খানাপাৰাত থকা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত পঞ্চায়ত পৰ্যায়ত মানৱ সম্পদৰ উন্নয়ন, বিকেন্দ্ৰীকৃত পৰিকল্পনা আৰু স্থানীয় পৰিকল্পনাক লৈ গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্য চৰকাৰে নগৰ আৰু গ্ৰামাঞ্চল উভয়তে গোটা আৱৰ্জনা ব্যৱস্থাপনা অধিনিয়ম 2026 বলবৎ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত প্ৰদূষণ

0: নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই কয় যে নতুনকৈ প্ৰৱৰ্তন কৰা এই অধিসূচনা 2016ৰ নিয়মাৱলীতকৈ পৃথক। নতুন অধিনিয়মে আৱৰ্জনাসমূহৰ উৎসক চাৰিটা পৃথক ভাগত ভাগ কৰিছে। এই ভাগকেইটা হৈছে তিতা আৱৰ্জনা, শুকান আৱৰ্জনা, অনাময় আৱৰ্জনা আৰু বিশেষ যত্নৰ আৱৰ্জনা। অধ্যক্ষ ডঃ মিশ্ৰই কয় যে আৱৰ্জনা ব্যৱস্থাপনা এতিয়া গতানুগতিক প্ৰক্ৰিয়াৰ পৰা অৰ্থনীতিৰ পৰ্যায়লৈ পৰিৱৰ্তিত হৈছে। নতুন নিয়মৰ অধীনত আৱৰ্জনা স্থানান্তৰণৰ দায়িত্বত থকা প্ৰতিষ্ঠানসমূহে নিৰ্দিষ্ট পৰ্টেলযোগে পঞ্জীয়ন কৰিব লাগিব। শুকান আৱৰ্জনাসমূহ কেৱল পঞ্জীয়নভুক্ত পুনঃ ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিব লাগিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
1: আজি বিশ্ব জলাতংক দিৱসৰ সৈতে সংগতি ৰাখি শ্ৰীভূমি জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্ৰীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন কৰা হয়। এই উপলক্ষে জলাতংকৰ ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ বিষয়ে জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে এক সজাগতামূলক ৰেলী উলিওৱা হয়। করিমগঞ্জ সিভিল হাসপাতালৰ পৰা উলিওৱা ৰেলীর শুভারম্ভ করে হাসপাতালখনৰ ভারপ্রাপ্ত অধীক্ষক ডঃ শুভাংশু ভট্টাচার্যয়। অনুষ্ঠানত জিলা মহামারী বিশেষজ্ঞ সুমিত রায়, জিলা তথ্য ব্যৱস্থাপক অমিত রায়, মাইক্রোবায়োলজিষ্ট সুপ্রতীক রায়ও উপস্থিত থাকে। এই দিবসৰ সৈতে সংগতি ৰাখি ধুবুৰীতো জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা সজাগতামূলক কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে ধুবুৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয় চৌহদত কুকুৰৰ বিনামূলীয়া চিতা প্ৰদান শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা পশুপালন বিষয়া সৌৰভ বৰগোহাঁই, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডঃ দেৱময় সন্যাল, ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ জ্যোতি কুমাৰ দাসকে ধৰি জিলা পশুপালন বিভাগৰ ভালেসংখ্যক চিকিৎসা বিষয়া আৰু কৰ্মী উপস্থিত থাকে। মাজুলীতো এই দিৱসৰ সৈতে সংগতি ৰাখি পথত ঘূৰি ফুৰা গৰাকীবিহীন ভালেকেইটা কুকুৰক এই প্ৰতিষেধক টীকা প্ৰদান কৰা হয়। আজি বিশ্ব জলাতংক দিৱস উপলক্ষে শ্ৰীশ্ৰী ভোগপুৰ সত্ৰত এখন সভাৰ আয়োজন কৰা হয়। এই সভাত মাজুলী জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া ডঃ থানেশ্বৰ মুদৈয়ে জলাতংক ৰোগৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মৰিগাঁও জিলাৰ ভূৰবন্ধা মডেল হাস্পতালতো বিশ্ব জলাতংক ৰোগ দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত চিকিৎসালয়খনৰ উপ অধীক্ষক এছ ডি এম মণিকা বৰা, জি এন এম এছ, এ এন এম এছ আৰু প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম ছাত্ৰ ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ অহা ৰোগী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে জলাতংকত মৃত্যু আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে সকলোকে সজাগ কৰা হয়। জলাতংক প্ৰতিৰোধৰ ক্ষেত্ৰত কুকুৰৰ টীকাকৰণ, মানুহৰ ক্ষেত্ৰত সময়মতে ৰেবিছ প্ৰতিষেধক চিতা গ্ৰহণ ইত্যাদি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত এই ৰোগ নিৰ্মূল কৰিবলৈ তথা এই ক্ষেত্ৰত সজাগ হবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে সকলোকে আহ্বান জনাইছে। লগতে কোনো জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে কামোৰা অংশ পৰিষ্কাৰকৈ ধোৱা, এণ্টিছেপ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংক প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে চেলেকা বা আচোৰা উপেক্ষা নকৰিবলৈ, কামোৰা অংশ বান্ধি নাৰাখিবলৈ তথা আনুষাংগিক সতৰ্কতামূলক ব্যৱস্থা মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। তদুপৰি স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে 104 আৰু এম্বুলেন্স সেৱাৰ বাবে 108 ডায়েল কৰিবলৈকো এক বিজ্ঞপ্তিযোগে কোৱা হৈছে। ছিংগাপুৰ নিবাসী তন্ময় ফুকনে আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য প্ৰদান কৰে। পুৱা 10:30 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ বিশেষ ফাষ্ট্ৰেক আদালতে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰে। আজি সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কাইলৈ পুনৰ ফাষ্ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব। উল্লেখযোগ্য যে এতিয়ালৈকে 5 গৰাকী প্ৰৱাসী অসমীয়াই বিশেষ ফাষ্ট্ৰেক আদালতত সাক্ষ্যদান কৰিছে। অভিযোগ অনুসৰি তন্ময় ফুকনে 19 ছেপ্টেম্বৰৰ ইয়ট পাৰ্টিৰ আয়োজন কৰিছিল। এই সন্দৰ্ভত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে এইদৰে কয়।
2: চলি আছে, দেখো নাই, আজি প্ৰথম দিনা হৈছে আৰু কেইবাদিনো লাগিব, তেতিয়া মই ক'ব পাৰিম ভিতৰত কি হৈছে। মই খুব ক'ব নোৱাৰোঁ, আমি প্ৰথমতে ছিংগাপুৰত ক'লোঁ, ইয়াত ক'লোঁ, এছ আই ডি টিমৰ ওচৰত যোৱা বছৰ আহি পেলাই, যে এতিয়া আকৌ কৈছোঁ, আকৌ আহিব লাগিলে, আকৌ আহিম। আমি এবছৰত 5 বাৰ দিয়া হৈছে, 5th টাইম হয়, সেইকাৰণে তোমালোকে সেইটো এপ্ৰিচিয়েট কৰিবা। ফাষ্ট্ৰেক আদালতখন গঠন হৈছে, মাননীয় আদালত ইমান ধুনীয়াকৈ কামখিনি কৰি গৈ আছে। আমি ডেফিনেটলি ভাবিছোঁ যে বস্তুটো ভালকৈ আগুৱাই যাওক আৰু শেষত যি হ'ব লাগে তাৰ ফলাফলটো অতি শীঘ্ৰে ওলাওক। মই যিখিনি সাক্ষ্যদান কৰিলোঁ সেইখিনি যেন জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াত খুবেই হেল্প কৰে, হেল্প কৰি পেলাই যেন অতি সোনকালে তাৰ এটা কনক্লুজন হ'ব লাগে, আৰু যদি তাত যদি কোনোবা দোষী ওলায় দোষীয়ে তাত ঠিকমতে শাস্তি পাওঁ, মই সেইটো ক'ব বিচাৰিছোঁ।
1: তন্ময় ফুকনৰ সাক্ষ্যই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইফালে গুৱাহাটী

0: সোনিয়াইলৈ আজি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গৰ জামিনৰ শুনানি গ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিৰ সভাপতিত্বত আজি জিলাখনত সমাগত দুৰ্গা পূজা নিয়াৰিকৈ উদযাপনৰ অৰ্থে চলি থকা প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনত বিভিন্ন স্থানৰ দুৰ্গা পূজা সমিতিৰ প্ৰতিনিধিসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, আৰক্ষী বিষয়া, স্বাস্থ্য আৰু অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকে ধৰি ভালেসংখ্যক বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত দুৰ্গা পূজাৰ সময়ত যান বাহনৰ ব্যৱস্থাপনা, ভিৰ নিয়ন্ত্ৰণ, ৰাজহুৱা সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি, পৰিষ্কাৰ পৰিচ্ছন্নতা, বিদ্যুৎ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাৱলীৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।
1: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অহা 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি যৌথভাৱে অসম ক্ৰিকেট সন্থা আৰু যান বাহন আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁলোকে জনোৱা অনুসৰি 30 ছেপ্টেম্বৰত মহানগৰীৰ এ কে আজাদ ৰোড, এ কে দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰগতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো ওৱান ৱে হিচাপে ঘোষণা কৰা হৈছে। ভি আই পি পাছ থকা বাহনসমূহ এ কে আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। অসম ক্ৰিকেট সন্থাই জনোৱা মতে এতিয়ালৈকে খেলখনৰ 20,000 টিকট বিক্ৰী হৈছে। 2,000 টিকট এতিয়াও অনলাইনত উপলব্ধ হৈ আছে। অসম ক্ৰিকেট সন্থাই জনোৱা মতে দুপৰীয়া 12 বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব। জাপানৰ আই চি নাগৰিয়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে এই পৰ্যন্ত 4টা পদক অৰ্জন কৰিছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শ্বুয়েনক 5-0 ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দ্ৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। ভাৰতীয় এথলীট গুলবীৰ সিঙে আজি পুৰুষৰ 1500 মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্ৰতিযোগিতাত দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ 10,000 মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতে সম্প্ৰতি 4টা সোণ, 18টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ 39টা পদকেৰে তালিকাৰ দ্বাদশ স্থানত আছে। সম্প্ৰতি পদক তালিকাত 221টা পদকেৰে চীন প্ৰথম, 164টা পদকেৰে জাপান দ্বিতীয় আৰু 90টা পদকেৰে দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। অহা 4 অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত মানাহপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী শামসুল হকৰ আজি নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। বজালী জিলাৰ কালদিয়া নৈত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো বজালীৰ বামুনকুচি ডেকাপাৰা গাঁৱৰ সঞ্জীৱ ডেকা বুলি চিনাক্ত কৰা হৈছে। যুৱকজন 27 ছেপ্টেম্বৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা। ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাম কাজ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে সমাপন কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত। বিশ্ব জলাতংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ছিংগাপুৰ নিবাসী তন্ময় ফুকনৰ আজি সাক্ষ্যদান আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ এই পৰ্যন্ত 4টা পদক অৰ্জন। অসম কন্যা লাভলীনা বৰগোহাঁইৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं वैष्णवी। भारत और संयुक्त अरब अमीरात स्थानीय मुद्रा में व्यापार के निपटान, भुगतान और संदेश प्रणालियों के एकीकरण और केंद्रीय बैंक के डिजिटल मुद्राओं से संबंधित पहलों के समय पर कार्यान्वयन के लिए कदम उठाने पर सहमत हुए हैं। दोनों पक्षों ने आज मुंबई में निवेश संबंधी भारत यूएई उच्च स्तरीय संयुक्त कार्यबल की 14वीं बैठक के दौरान इस समझौते पर सहमति जताई। बैठक की सह अध्यक्षता वाणिज्य और उद्योग मंत्री पीयूष गोयल और अबुधाबी निवेश प्राधिकरण के प्रबंध निदेशक शेख हामिद बिन जायद अल नहयान ने की। श्री गोयल ने कहा कि दोनों देशों के बीच निवेश बढ़ाने के लिए ऊर्जा, उद्योग, बुनियादी

এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰতে চলিত বৰ্ষত সামগ্ৰিকভাৱে সামগ্ৰী আৰু সেৱা ৰপ্তানিৰ পৰিমাণ 1,00,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে অনিশ্চয়তাৰ মাজতো ভাৰতক গোলকীয় শক্তি বজাৰৰ অস্থিৰতাই স্পৰ্শ কৰিবলৈ সমৰ্থ হোৱা নাই। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ফ্ৰান্সৰ উচ্চ শিক্ষা গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বেপটিষ্টৰ সৈতে এখন বৈঠকত মিলিত হয়। ভাৰতীয় নৌসেনাই কাইলৈৰ পৰা নতুন দিল্লীত কামাণ্ডাৰসকলৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব আৰু জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে 8টা পদক অৰ্জন কৰিছে।

এতিয়া শুনক বিতং বাতৰি। ভাৰতে চলিত বৰ্ষত সামগ্ৰিকভাৱে সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিৰ পৰিমাণ 1,00,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে বিশ্বজুৰি বিভিন্ন প্ৰত্যাহ্বান অব্যাহত থকাৰ পাছতো চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ 15%তকৈও অধিক বৃদ্ধি হৈছে। মুম্বাইত ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ বিনিয়োগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ যুটীয়া বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী গোৱেলে কয় যে ভাৰত আৰু UAEৰ মাজত সৰ্বাত্মক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ হোৱাৰ পাছত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ হৈ প্ৰায় $100 বিলিয়ন হৈছেগৈ। 2032 চনৰ ভিতৰত এই বাণিজ্য $200 বিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীয়ে ইতিমধ্যে ভাৰতত প্ৰায় $25 বিলিয়ন প্ৰয়োগ কৰিছে। ইয়াৰ উপৰি দেশখনে শীঘ্ৰেই আৰু $25 বিলিয়ন বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। দীৰ্ঘম্যাদীভাৱে ভাৰতত সংযুক্ত আৰব আমিৰশ্বাহীয়ে মুঠ $100 বিলিয়ন বিনিয়োগৰ লক্ষ্য গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে দুয়োখন দেশৰ মাজত মহাকাশ প্ৰযুক্তি, জাহাজ নিৰ্মাণ, খাদ্য সুৰক্ষা, কৃষি উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা, শক্তি সুৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে। খাদ্যৰ যোগান খণ্ডৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে দেশ দুখনৰ অধিক সহযোগিতাৰ ফলত ভাৰতীয় কৃষকসকলে নিশ্চিত বজাৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। তদুপৰি খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু ৰপ্তানিৰ ক্ষেত্ৰত ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগসমূহৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। ভাৰতৰ খাদ্য আৰু সামগ্ৰীৰ ৰপ্তানিয়ে ইতিমধ্যে 500,000 কোটি টকা অতিক্ৰম কৰিছে। মহাকাশ খণ্ডৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ব্যক্তিগত ষ্টাৰ্টআপসমূহৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ ব্যক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানে প্ৰথম প্ৰচেষ্টাতে ৰকেট উৎক্ষেপণ কৰি সফলতা লাভ কৰিছে। ইয়াৰ উপৰি উপগ্ৰহ নিৰ্মাণ আৰু মহাকাশ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ প্ৰযুক্তিক লৈও কাম অব্যাহত আছে। শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ সহযোগিতাত ভাৰতৰ কৌশলগত পেট্ৰলিয়াম মজুত ভাণ্ডাৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা পৰীক্ষা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় ইয়াৰ লগতে অধিক পৰিমাণে তৰলীকৃত প্ৰাকৃতিক গেছ আৰু তৰলীকৃত পেট্ৰলিয়াম গেছ যোগান বৃদ্ধি কৰাৰ লগতে সাগৰৰ তলেদি গেছ পৰিবাহী পাইপলাইন স্থাপনৰ সম্ভাৱনাও পৰীক্ষা কৰা হৈছে। সামুদ্ৰিক খণ্ডৰ সহযোগিতা সন্দৰ্ভত 6টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক বিমান বন্দৰ, জাহাজ নিৰ্মাণ, জাহাজ মেৰামতিকে ধৰি আন কেইবাটাও ক্ষেত্ৰত কাম কৰিবলৈ দুয়োখন দেশ সন্মত হৈছে। তেওঁ কয় এই ক্ষেত্ৰসমূহত সহযোগিতা আগবঢ়াই নিয়াৰ বাবে ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ নেতৃত্বত এটা বিশেষ কৰ্মগোট গঠন কৰা হ'ব। যোৱা এটা দশকত ভাৰতৰ বন্দৰসমূহৰ সামৰ্থ্য দুগুণ হৈছে আৰু অনাগত সময়ত এই সামৰ্থ্য পুনৰ দুগুণ কৰাৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত সংযুক্ত আৰব আমিৰশ্বাহী এক গুৰুত্বপূৰ্ণ বিনিয়োগকাৰী দেশ হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে পশ্চিম এছিয়াৰ সংকট আৰু হৰমুজ প্ৰণালীত চলি থকা সংঘাতৰ মাজতো ভাৰতে এতিয়ালৈকে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ যোগান অব্যাহত ৰাখিবলৈ সমৰ্থ হৈছে। কলকাতাত মাৰ্চেণ্ট চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে অনিশ্চয়তাৰ মাজতো ভাৰতক গোলকীয় শক্তি বজাৰৰ অস্থিৰতাই স্পৰ্শ কৰিবলৈ সমৰ্থ হোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোলকীয় শক্তিৰ পৰিস্থিতি পৰৱৰ্তী সময়তো প্ৰত্যাহ্বানমূলক হৈ থকা বুলি মত পোষণ কৰে। চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু নিশ্চয়তা যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ফ্ৰান্সৰ উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বেপটিষ্টক সাক্ষাৎ কৰে আৰু এখন বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনত ভাৰত ফ্ৰান্স সহযোগিতাক আৰু অধিক সুদৃঢ় কৰাৰ ওপৰত আলোচনা কৰে। দুয়োপক্ষই শিক্ষাৰ্থী আৰু অধ্যাপকৰ সুবিধা, প্ৰতিষ্ঠানগত অংশীদাৰিত্ব বৃদ্ধি কৰা আৰু যুটীয়া গৱেষণাকে ধৰি শিক্ষা খণ্ডৰ বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হয়। শৈক্ষিক আৰু গৱেষণা খণ্ডৰ সহযোগিতা উত্তৰণৰ আঁচনি, গ্ল'বেল ইনিচিয়েটিভ অফ একাডেমিক নেটৱৰ্কছ আৰু জীৱবিজ্ঞান তথা ফ্ৰান্সৰ ফ্ৰাংকো ভাৰতীয় কেম্পাছত বিষয়ত অংশীদাৰিত্বৰ বিষয়ে দুয়োখন দেশে আলোচনা কৰে। ফ্ৰান্সৰ নিচেট ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰস্তাৱিত এটা কেম্পাছ আৰু ভাৰত ইনোভেটছ 2026ৰ অধীনত আৰু অধিক সহযোগিতাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ভাৰতীয় নৌসেনাই কাইলৈৰ পৰা নতুন দিল্লীত কামাণ্ডাৰসকলৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে তিনিদিনীয়া এই সন্মিলনে সামৰিক কৌশলগত পৰ্যায়ত কাৰ্যকৰী প্ৰস্তুতিৰ এক সৰ্বাত্মক আলোচনা কৰিব আৰু প্ৰাতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে জড়িত হ'ব। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সময়ত শক্তি সুৰক্ষাকে ধৰি ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষাৰ দিশত ভাৰতীয় নৌসেনাৰ অৱদানৰ আলোকপাত কৰি এই সন্মিলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সন্মিলনৰ মুকলি সত্ৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰীয় সামুদ্ৰিক দৃষ্টিভংগী আৰু ভাৰতীয় নৌসেনাৰ পৰা আশা

সংখ্যা সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰিব। সন্মিলনত জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াসকলেও অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাম্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সমবায় মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা প্ৰয়াস সমূহৰ ওপৰত আলোকপাত কৰা হৈছে। দেশৰ সমবায় খণ্ডত 32 কোটিৰো অধিক সদস্যৰে 8,50,000তকৈ অধিক পঞ্জীয়নভুক্ত সমিতি অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত ঋণ, দুগ্ধ, চেনী, মীন, গৃহ নিৰ্মাণ আৰু বিপণন ক্ষেত্ৰই দেশৰ গ্ৰাম্য অঞ্চলৰ প্ৰায় 98% অঞ্চল সামৰি লৈছে। 2021 চনলৈকে ইয়াৰ কোনো নিৰ্ধাৰিত মন্ত্ৰালয় নাছিল। কৃষি মন্ত্ৰালয়ে এইসমূহৰ দায়িত্ব বহন কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2021 চনৰ জুলাই মাহত দেশত প্ৰথমবাৰৰ বাবে সমবায় মন্ত্ৰালয় গঠন কৰা হয়। 2024 চনত গোলকীয় সমবায় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0: দুগ্ধ, চেনি, মীন, গৃহ নিৰ্মাণ আৰু বিপণন ক্ষেত্ৰই দেশৰ গ্ৰাম্য অঞ্চলৰ প্ৰায় 98% অঞ্চল সামৰি লৈছে। 2021 চনলৈকে ইয়াৰ কোনো নিৰ্ধাৰিত মন্ত্ৰালয় নাছিল। কৃষি মন্ত্ৰালয়ে এইসমূহৰ দায়িত্ব বহন কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2021 চনৰ জুলাই মাহত দেশত প্ৰথমবাৰৰ বাবে সমবায় মন্ত্ৰালয় গঠন কৰা হয়। 2024 চনত গোলকীয় সমবায় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমবায় মন্ত্ৰালয়ে লাখ লাখ গাঁও, মহিলা আৰু কৃষকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে। ভাৰত টেক্সিও সমবায় মন্ত্ৰালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণক ব্যয়সাধ্য, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য পৰিবহণ সেৱা আগবঢ়োৱা। জাপানৰ আই চি নাগয়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে এই পৰ্যন্ত 8টা পদক অৰ্জন কৰিছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে আজি এছিয়ান গেমছৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং চুৱেনক 5-0 ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দ্ৰ আৰু পাৰ্বিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে 4টা পদক নিশ্চিত কৰিছে। ভাৰতীয় এথলীট গুলবীৰ সিঙে আজি পুৰুষৰ 1500 মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্ৰতিযোগিতাত দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ 10,000 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছে। ইপিনে মহিলাৰ 25 মিটাৰ পিষ্টলৰ ব্যক্তিগত শাখাত ভাৰতৰ ঈশা সিঙে ৰূপৰ পদক অৰ্জন কৰিছে। 21-বছৰীয়া শ্বুটাৰগৰাকীয়ে 38 পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে। ভাৰতীয় এথলীট পিংকী বালহাৰাই মহিলাৰ 78 কিলোগ্ৰাম অনুৰ্ধ কুৰাশ্ব ইভেণ্টত দক্ষিণ কোৰিয়াৰ লিম গাৰামক 3-0 ব্যৱধান পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইপিনে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটো কোৱাৰ্টাৰ ফাইনেল নেখেলাকৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। নেপাল আৰু শ্ৰীলংকাৰ মাজত হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেলত বিজয়ী দলটোৰ বিৰুদ্ধে ভাৰত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। আজি আফগানিস্তানৰ বিৰুদ্ধে খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল হোৱাত দলটোৱে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে সম্প্ৰতি 4টা সোণ, 20টা ৰূপ আৰু 21টা ব্ৰঞ্জসহ 45টা পদকেৰে তালিকাৰ দ্বাদশ স্থানত আছে। সম্প্ৰতি পদক তালিকাত 221টা পদকেৰে চীন প্ৰথম, 164টা পদকেৰে জাপান দ্বিতীয় আৰু 90টা পদকেৰে দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে। অহা 4 অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰতে চলিত বৰ্ষত সামগ্ৰিকভাৱে সামগ্ৰী আৰু সেৱা ৰপ্তানিৰ পৰিমাণ 1,00,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে অনিশ্চয়তাৰ মাজতো ভাৰতক গোলকীয় শক্তি বজাৰৰ অস্থিৰতাই স্পৰ্শ কৰিবলৈ সমৰ্থ হোৱা নাই। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ফ্ৰান্সৰ উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বেপটিষ্টৰ সৈতে এখন বৈঠকত মিলিত হয়। ভাৰতীয় নৌসেনাই কাইলৈৰ পৰা নতুন দিল্লীত কামাণ্ডাৰসকলৰ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব আৰু জাপানৰ আই চি নাগয়াত চলি থকা এছিয়ান গেমছত ভাৰতে এই পৰ্যন্ত আজি 8টা পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। এতিয়া শুনাবলৈ লৈছোঁ আজি বিশ্ব জলতাংক দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান।
2: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
3: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
2: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
4: নমস্কাৰ, এয়া আকাশবাণী তেজপুৰ। ষ্টুডিঅ'ত উপস্থিত আছোঁ মই বৰ্ণালী লহকৰ আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ
5: মই ময়ূৰাক্ষী নাথ।
4: আপোনালোক সকলোকে আন্তৰিক সম্ভাষণ জনাইছোঁ। আজি 28 ছেপ্টেম্বৰ, বিশ্ব জলাতংক দিৱস। জলাতংক বা ৰেবিজ হৈছে এনে এক গুৰুতৰ সংক্ৰামক ৰোগ যাৰ বিষয়ে আমাৰ মাজত এতিয়াও বহুতো ভুল ধাৰণা আৰু অজ্ঞতা আছে, কিন্তু সময়মতে সঠিক সাৱধানতা আৰু চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। এই সকলোবোৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ পঞ্চপ্ৰাণ বৰাডাঙৰীয়া।

0: নিবেদক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা আন্তৰিক আদৰণি জনাইছোঁ।
1: ধন্যবাদ। পোনপ্ৰথমতে মই তেজপুৰ আকাশবাণীৰ সমূহ কৰ্মকৰ্তালৈ মোক এই অনুষ্ঠানত নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, জলাতংক বা ৰেবিজ আচলতে কি? এই ৰোগ মানুহৰ দেহলৈ কেনেদৰে সংক্ৰমিত হয়?
1: ৰেবিজ অথবা জলাতংক হৈছে প্ৰথমতে এক ভাইৰাছজনিত জুনটিক ৰোগ, যাক আমি জীৱ জন্তুৰ পৰা সাধাৰণতে বিয়পা বুলি কওঁ। আৰু এই ৰেবিজ ৰোগ লাইছোভাইৰাছ টাইপ 1 নামৰ এবিধ ভাইৰাছ আছে। এই ভাইৰাছৰ জৰিয়তে জীৱ জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হয়।
2: প্ৰত্যেক বছৰে এই যি দিৱসসমূহ উদযাপন কৰা হয়, সেই দিৱসৰ লগত সংগতি ৰাখি কিছু বাৰ্তা প্ৰেৰণ কৰা হয় জনসাধাৰণৰ মাজলৈ। এই বৰ্ষৰ সেই বাৰ্তা কি আৰু এই দিৱসৰ মূল উদ্দেশ্যসমূহ কেনেধৰণৰ?
1: ৰেবিজ ডে 2026ৰ থিমটো হৈছে যে ষ্ট্ৰংগাৰ টুগেডাৰ, অৰ্থাৎ আমি সকলোৱে মিলিলেহে ৰেবিজ ৰোগ নিৰ্মূল কৰিব পাৰি। এই ক্ষেত্ৰত জনসাধাৰণৰ লগতে জীৱ জন্তুৰ ভেকচিনেশ্যন, মানুহৰ কামোৰাৰ পিছত যি এণ্টি ৰেবিজ ভেকচিন, লগতে মানুহৰ মাজত সজাগতা, এই সকলোবোৰ মিলিহে যে ৰেবিজ ৰোগ নিৰ্মূল কৰিব পাৰি। আৰু এইটোৱে হৈছে ৰেবিজ ডে 2026ৰ থিম।
0: আপুনি ৰেবিজ সম্পৰ্কে খুব সুন্দৰকৈ কৈছে। আচলতে কুকুৰৰ বাহিৰেও আন কোন কোন জীৱ জন্তুৰ পৰা এই ৰোগ মানুহলৈ সংক্ৰমিত হ'ব পাৰে?
1: কুকুৰৰ বাহিৰেও বহুতকেইটা জীৱ জন্তু আছে, উদাহৰণস্বৰূপে মেকুৰী, বান্দৰ, শিয়াল, বাদুলি আৰু বাকী যি বনৰীয়া জীৱ জন্তু, এই জীৱ জন্তুৰ পৰা সাধাৰণতে দেখা যায় যে ৰেবিজ ভাইৰাছ মানুহৰ মাজলৈ সংক্ৰমিত হয়।
2: জন্তুৱে কামোৰাৰ পিছত ঘাঁ ধুই পেলোৱাটো কিমান গুৰুত্বপূৰ্ণ আৰু কিমান সময় ধুব লাগে বা কিহেৰে ধুব লাগে?
1: কুকুৰে বা মেকুৰীয়ে কামোৰাৰ পিছত পোনপ্ৰথম কামটোৱে হৈছে যে সেই অংশটো, কামোৰা অংশটো খুব ভালদৰে চাবোন আৰু পানীৰ সহায়ত খুব জেগাটো ভালদৰে ধুব লাগে। আৰু এই জেগাটো পৰাপক্ষত 10-15 মিনিট সময় এটা টেপ অন কৰি বা গোটেই পানীৰে ভালদৰে ধুই দিব লাগে, যাতে ৰেবিজৰ বীজাণুবোৰ কিছু পৰিমাণে হ্ৰাস হয়। আৰু তাৰপিছত অতি সোনকালে চিকিৎসালয়লৈ আহিব লাগে, যাতে এণ্টি ৰেবিজ ভেকচিন ল'ব পাৰোঁ।
0: হয়, যদি জন্তুটোৰ গাত জলাতংকৰ কোনো লক্ষণে দেখা দিয়া নাই, তথাপিও ভুক্তভোগীয়ে প্ৰতিষেধক লোৱাটো বাধ্যতামূলক নে?
1: হয়, জন্তুৰ গাত সাধাৰণতে ৰেবিজৰ লক্ষণবোৰ দেখা নিদিলেও আমি প্ৰতিষেধক লোৱাটো অত্যন্তভাৱে গুৰুত্বপূৰ্ণ, কাৰণ আমি এটা জন্তুক সাধাৰণতে চাই পেলাই আমি ক'ব নোৱাৰোঁ যে সেই জন্তুৰ ভিতৰত ৰেবিজ ভাইৰাছ আছে নে নাই। গতিকে আমি নিজে সচেতন থাকিবৰ কাৰণে বা নিজে সেই ৰোগৰ পৰা বচাবৰ কাৰণে যি এণ্টি ৰেবিজ ভেকচিন, সেই ভেকচিন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
0: হয় হয়, মানুহৰ দেহলৈ ৰেবিজ সংক্ৰমিত হোৱাৰ পিছত মানুহৰ দেহত কেনেধৰণৰ লক্ষণসমূহে দেখা দিব পাৰে সেই বিষয়ে জনাব অলপ।
1: প্ৰথমতে আমি ৰেবিজ ভাইৰাছে মানুহৰ দেহত সংক্ৰমণ হ'লে কেনেধৰণে ৰেবিজ ভাইৰাছে মানুহৰ দেহত বেমাৰ বিয়পায় সেইটো প্ৰথমতে আমি জানি ল'ব লাগিব। ৰেবিজ ৰোগৰ লক্ষণবোৰৰ বিষয়ে ক'বলৈ আহোঁতে প্ৰথমতে আমি ৰেবিজ কেনেদৰে সংক্ৰমণ হয় এই বিষয়ে জানিব লাগিব। এটা জন্তুৱে মানুহক কামোৰাৰ পিছত যদি সেই জন্তুৰ দেহত ৰেবিজ ভাইৰাছ থাকে, তেতিয়া প্ৰথমতে সেই কামোৰা অংশলৈ ভাইৰাছটো সংক্ৰমিত হ'ব। আৰু তাৰপিছত ভাইৰাছটো লাহে লাহে আমাৰ যিবোৰ স্নায়ু থাকে, যাক আমি নাৰ্ভ বুলি কওঁ, চিকিৎসা বিজ্ঞানৰ ভাষাত ক'ব গ'লে পেৰিফাৰেল নাৰ্ভছ, সেই পেৰিফাৰেল নাৰ্ভছৰ মাজেৰে যি ভাইৰাছ থাকে, সেইটো ভাইৰাছ পেৰিফাৰেল নাৰ্ভৰ মাজেৰে গৈ গৈ আমাৰ যি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম, ব্ৰেইন আৰু যোনবোৰ স্পাইনেল কৰ্ড থাকে, সেই চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত বিয়পি পৰে। আৰু বিয়পাৰ ফলত যি ভাইৰাছৰ মাল্টিপ্লিকেশ্যন বা ভাইৰাছৰ সংখ্যাবোৰ লাহে লাহে বাঢ়ি যায় আৰু তাৰ ফলত ৰেবিজ ৰোগৰ লক্ষণবোৰ দেখা দিয়ে। এতিয়া ৰেবিজ ৰোগৰ লক্ষণবোৰ মানুহ এজনক কুকুৰে কামোৰাৰ লগে লগে দেখা নিদিবও পাৰে। তাৰ কাৰণে কিছুমান ইনকিউবেশ্যন পিৰিয়ড থাকে আৰু সেই ইনকিউবেশ্যন পিৰিয়ড বেলেগ বেলেগ ভাইৰাছৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে, বা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অতি সোনকালে দেখা দিব পাৰে বা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত সেই ৰেবিজ ৰোগৰ লক্ষণবোৰ বহু দেৰিকৈ দেখা দিব পাৰে। তো সেই ইনকিউবেশ্যন ষ্টেজটোৰ পিছত আমাৰ আহিব ৰেবিজ ৰোগৰ প্ৰথম যোনটো প্ৰিডৰ্মেল ষ্টেজ বুলি আমি চিকিৎসা বিজ্ঞানৰ ভাষাত কওঁ। তেতিয়া এজন ব্যক্তিৰ জ্বৰ হ'ব পাৰে বা মূৰৰ বিষ হ'ব পাৰে, বমি হ'ব পাৰে, লগতে গাটো দুৰ্বল হ'ব পাৰে। আৰু যেতিয়া সেই ৰেবিজ ভাইৰাছৰ পৰিমাণ বাঢ়ি যাব শৰীৰত, আমাৰ যি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত সেই ৰেবিজ ভাইৰাছৰ পৰিমাণ বাঢ়ি যাব, তেতিয়া যি ৰেবিজৰ যি মুখ্য লক্ষণসমূহ, যেনেকৈ আমি দেখা পাওঁ যে জলাতংক বুলি কয়, কাৰণ মানুহ এজনে পানী খাবলৈ মানে অসুবিধা পায় ৰেবিজ ভাইৰাছ হ'লে, সেই বস্তুবোৰ আচলতে যেতিয়া আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত ভাইৰাছটো বিয়পি পৰে তেতিয়া দেখা দিয়ে। আৰু এইকেইটাৰ লক্ষণ ভিতৰত হৈছে যে মানুহ এজন বহুত পৰিমাণে খঙাল হৈ যাব পাৰে, ৰেষ্টলেছ হৈ যাব পাৰে, লগে লগে মানুহজনে কথাবোৰ পাহৰি যাব পাৰে বা উল্টা পুল্টা কথা, কনফিউজন হৈ থাকিব পাৰে বা ডিলিৰিয়াম বুলি কওঁ তেনেকুৱা দেখিব পাৰে।

0: আৰু ভিত লগে লগে মানুহজনৰ হাত ভৰি কঁপিব পাৰে বা কিছুমান মানুহৰ ক্ষেত্ৰত পেৰালাইচিছ হৈ যাব পাৰে। আৰু যি মুখ্য চিমটমছবোৰ পানী খাওঁতে পানী যি জলাতংক বুলি কয় পানী খাব নোৱাৰা হাইড্ৰফোবিয়া বুলি কওঁ আমি সেই চিমটমছবোৰ দেখা দিয়ে।
1: জলাতংকৰ প্ৰতিষেধক কেতিয়া ল'ব লাগে আৰু কামোৰাৰ কেইঘণ্টা বা কেইদিনৰ ভিতৰত চিকিৎসা আৰম্ভ কৰাটো বিশেষ জৰুৰী?
0: জলাতংক ৰোগৰ প্ৰতিষেধক অতি সোনকালে যিমান সোনকালে ল'ব পাৰে সিমান সোনকালে লোৱা উচিত। বহুতে ভাবে যে কুকুৰে কামোৰা 24 ঘণ্টাৰ ভিতৰত ল'ব লাগে, তেনেকুৱা একো বিশেষ কথা নাই। এজন ব্যক্তিক কুকুৰে বা মেকুৰীয়ে কামোৰাৰ যিমান সোনকালে ব্যক্তিজনে চিকিৎসা ল'ব পাৰে বা এণ্টিৰেবিছ ভেকচিন ল'ব পাৰে সেইটো সেই ব্যক্তিজনৰ কাৰণে ভাল
1: হয়। কেতিয়াবা দেখা পোৱা যায় যে বছৰটোত কেতিয়াবা কিছুমান মানুহক দুবাৰো কামোৰে বা 2-3 বাৰকৈ মেকুৰীয়ে আঁচোৰে, সঘনাই দেখা কিছুমান কথা। এই ক্ষেত্ৰত বছৰটোত এবাৰ ভেকচিন ল'লেই হয়নে, নে যেইবাৰ কামোৰে বা যেইবাৰ আঁচোৰে সেইবাৰেই লোৱাটো বাধ্যতামূলক?
0: তেনেকুৱা বাধ্যতামূলক বুলি নাই, এটা ভেকচিনৰ কাৰণে কিছুমান বুষ্টাৰ ড'জ থাকে। এজন ব্যক্তিয়ে আমি সাধাৰণতে যি ভেকচিন দিওঁ সেই ভেকচিনটো আমি আজিকালি ইণ্টাৰডাৰ্মেল ৰুটত দিওঁ, যে 4 বাৰ ভেকচিন ল'ব লাগে। প্ৰথম আজি 0 ডেইজত ল'লে, তাৰপিছত 3 দিনৰ পিছত, 7 দিনৰ পিছত আৰু 28 দিনৰ পিছত। তো এজন ব্যক্তিক যদি এজন কুকুৰে বা মেকুৰীয়ে কামোৰে, সেই ভেকচিনেশ্যনকেইটা কমপ্লিট কৰাৰ পিছত যেতিয়া পৰৱৰ্তী সময়ত তেওঁ কুকুৰ বা মেকুৰী আঁচুৰিব বা কামুৰিব, তেতিয়া কিছুমান বুষ্টাৰ ড'জ থাকে। সেই ড'জবোৰ সাধাৰণতে আমি এটা বা দুটা আমি ভেকচিন দিওঁ, সেই দুটা ভেকচিন ল'লে হৈ যায়। সেইটো ডিপেণ্ড কৰিব মানুহজনক কেতিয়া কামুৰে, কিমান দিনৰ পিছত কামুৰিছে, আৰু মানুহজনে আগতে ৰেবিছ ভেকচিনৰ যোনকেইটা 4টা ড'জ, সেই 4টা ড'জ ভালদৰে কমপ্লিট কৰিছে নে নাই।
1: এই ভেকচিনেশ্যন প্ৰক্ৰিয়াটো শিশু আৰু বয়সস্থ লোকৰ ক্ষেত্ৰত একেইনে?
0: ৰেবিছ ভেকচিন সকলো বয়সৰ, আপোনাৰ বয়সস্থ, শিশু, গৰ্ভৱতী মহিলা সকলোৰ কাৰণে একে, আৰু সকলোৱে যিকোনো সময়ত যদি কামোৰে সেই ৰেবিছ ভেকচিন ল'ব লাগে।
2: জলাতংকৰ যিসমূহ লক্ষণ, এজন ব্যক্তিক কুকুৰে কামোৰাৰ পিছত বা মেকুৰী আঁচোৰাৰ পিছত যদি সেই ব্যক্তিজনলৈ ৰেবিছ ভাইৰাছ সংক্ৰমিত হয় আৰু তেওঁৰ শৰীৰত সেই লক্ষণসমূহে দেখা দিয়ে, আৰু লক্ষণসমূহে দেখা দিয়াৰ পাছত চিকিৎসা কৰাটো কিয় কঠিন হৈ পৰে?
0: পোনপ্ৰথমতে ৰেবিছৰ লক্ষণবোৰ দেখা দিয়ে যেতিয়া ভাইৰাছটো মানুহৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত মাল্টিপ্লিকেশ্যন হৈ গোটেই শৰীৰৰ নাৰ্ভবোৰত বিয়পি পৰে, আৰু তেতিয়া সেই ভাইৰাছটোক মেডিকেশ্যনৰ বা ঔষধৰ মাধ্যমেৰে ভাইৰাছৰ চিমটমছবোৰ কমোৱাটো অত্যন্ত কঠিন। সেইটো কাৰণে আমি ৰেবিছ এনেকুৱা এটা বেমাৰ যাক আমি 100% ফেটেল ডিজিজ বুলি কোৱা হয়, কাৰণ সেই যি ৰোগৰ সেই ষ্টেজত মানুহৰ যোনবোৰ চিমটমছ দেখা দিব সেই চিমটমছবোৰ ট্ৰিটমেণ্ট কৰি পেলাই কেতিয়াও ভাল কৰিব নোৱাৰি। গতিকে আজিলৈকে ৰেবিছ যাৰ যাৰ হৈছে সেই সকলোবোৰ ৰোগীয়ে মৃত্যুমুখত পৰিছে, আৰু সেইটো কাৰণে আমি যে ৰেবিছ ৰোগৰ পৰা বাচিবৰ কাৰণে প্ৰতিষেধক থাকে সেই প্ৰতিষেধক লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়।
2: কুকুৰ বা আন জন্তুৱে কামোৰাৰ ক্ষেত্ৰত সকলো সময়তে ৰেবিছ ভেকচিন ল'ব লাগেনে, নে কামোৰাৰ ধৰণ অনুসৰি সিদ্ধান্ত লোৱা উচিত?
0: এটা জীৱই কামুৰিলে সেইবোৰক আমি ডিফাৰেণ্ট কেটেগৰীত ভাগ কৰোঁ, যে তেওঁলোকৰ কামোৰাৰ ধৰণৰ ওপৰত ভিত্তি কৰি, আৰু সেই কেটেগৰী হিচাপত ভেকচিনেশ্যন ল'ব লাগে। কিছুমানত ভেকচিনেশ্যন নল'লেও চলি যায়, কিছুমানত ভেকচিনেশ্যন ল'ব লাগে, আৰু কিছুমানত ভেকচিনেশ্যনৰ বাহিৰেও আমি যি এণ্টি ৰেবিছ ইমিউনোগ্লোবুলিন বুলি কয় সেই ইমিউনোগ্লোবুলিন ল'ব লাগে। এতিয়া কেটেগৰী 1ৰ কথা আহিলে, এতিয়া যদি আপোনাক এজন কুকুৰ বা মেকুৰীয়ে যদি চিলিকি দিয়ে, স্পৰ্শ কৰে, তেতিয়াহ'লে সেইটো আমি কেটেগৰী 1 বুলি কওঁ, তাত একো ভেকচিন বা একোৰ প্ৰয়োজন নাইকিয়া। আৰু যি কেটেগৰী 2 হয়, কেটেগৰী 2ত যদি আপোনাক কুকুৰ এটা আঁচোৰ মাৰিলে বা সেই জেগাখিনিত, আৰু আপোনাৰ আগতে যদি ক'ৰবাত দুখ পাইছিলে সেই জেগাখিনিত যদি চিলিকি দিয়ে, তেতিয়াও মানে আপোনাৰ ভাইৰাছটো মানুহৰ শৰীৰত সংক্ৰমণ হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনাৰ এণ্টিৰেবিছ ভেকচিন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু যি কেটেগৰী 3, য'ত আমাক এণ্টিৰেবিছ ভেকচিনৰ বাহিৰেও আমাক ৰেবিছ ইমিউনোগ্লোবুলিন লাগিব, এই ক্ষেত্ৰত এজন ব্যক্তিক কুকুৰে বা মেকুৰীয়ে বা জীৱ জন্তুৱে খুব বেছিকৈ কামুৰি পেলাই দাগ বহিব বা সেই জেগাটোৰ পৰা তেজ ওলাব, যদি তেনেকুৱা লক্ষণবোৰ থাকে তেতিয়াহ'লে সেই ব্যক্তিজন কেটেগৰী 3 বাইট বুলি আমি ক'ম, আৰু সেই কেটেগৰী 3 বাইটত ৰেবিছ ইমিউনোগ্লোবুলিনো ল'ব লাগিব, লগতে ভেকচিনেশ্যনো ল'ব লাগিব।
1: ভেকচিনেশ্যন বা প্ৰতিষেধকৰ ক্ষেত্ৰত মানুহৰ কিছু ভুল ধাৰণা দেখা যায়, বিশেষকৈ ভেকচিন লৈ অহা ভয় বা ভুল ধাৰণাবোৰৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
0: বহুত ব্যক্তিৰ ক্ষেত্ৰত এই ভুল ধাৰণাবোৰ দেখা যায়। প্ৰথম ভুল ধাৰণা হিচাপে আমি ক'ব পাৰিম যে মানুহে ভাবে ভেকচিনৰ বহুতকেইটা পাৰ্শ্বক্ৰিয়া বা ছাইড এফেক্ট থাকে, কিন্তু ৰেবিছ ভেকচিনৰ তেনেকুৱা বিশেষ পাৰ্শ্বক্ৰিয়া বা ছাইড এফেক্ট আমি আজিলৈকে গম পোৱা নাই তেনেকুৱা বিশেষ। আৰু দ্বিতীয়তে মই কৈছিলোঁ আগতে যে বহুত মানুহে ভাবে কুকুৰে কামুৰিলে 24 ঘণ্টা পাৰ হৈ গ'ল, এতিয়াতো ভেকচিন লৈ পেলাই একো লাভ নাই, কিন্তু সেইটো অত্যন্ত ভুল কথা যে 24 ঘণ্টা পাৰ হ'লেও বা কেইবাদিন

0: হ'লেও ভেকচিন ল'ব লাগে। মুঠৰ ওপৰত এজন ব্যক্তিক কুকুৰে কামুৰিলে, মেকুৰীয়ে কামুৰিলে যিমান সোনকালে ল'ব পাৰে সিমান সোনকালে ব্যক্তিজনৰ কাৰণে ভাল। তৃতীয়তে, কেতিয়াবা মানুহে ভাবে যে কুকুৰটোৰ একো বেমাৰ হোৱা নাই, কুকুৰটো ঠিকে আছে, গতিকে মই ভেকচিন নল'লেও চলি যাব। কিন্তু তেনেকুৱা বুলি একো কথা নাই, কাৰণ কুকুৰৰ গাত ভাইৰাছটো আছেনে নাই সেই ভাইৰাছটো আমি কেতিয়াও গম নাপাওঁ। গতিকে যদি কুকুৰে কামুৰিছে তেতিয়াহ'লে আপুনি লগালগ চিকিৎসালয়লৈ যাওক আৰু এণ্টিৰেবিছ ভেকচিন লওক।
1: যিসকল জন্তু প্ৰেমী লোক আছে তেওঁলোকৰ ঘৰত যিহেতু কুকুৰ বা মেকুৰী পোহা দেখা যায়, এই ক্ষেত্ৰত নিজৰ পোহনীয়া কুকুৰটো বা মেকুৰীটোক জলাতংকৰ পৰা সুৰক্ষিত ৰাখিবলৈ কি কি কৰিব লাগে?
0: পোনপ্ৰথমে আজিকালি যিবোৰ পেট লাভাৰ্ছ আছে সিহঁতে জানে মেক্সিমাম যে আপোনালোকে ভেকচিনেশ্যন কৰে, এটা শ্বিডিউল ভেকচিনেশ্যন থাকে কুকুৰ বা মেকুৰীবোৰৰ ক্ষেত্ৰত, সেই ভেকচিনেশ্যনবোৰ কৰিব লাগে সময় সাপেক্ষে। আৰু লগতে এটা কুকুৰক বাহিৰৰ যোনবোৰ বেমাৰী কুকুৰ থাকে সেইবোৰ কুকুৰৰ ওপৰত সংস্পৰ্শলৈ আহিব দিব নালাগে, যাতে সেই বেমাৰী কুকুৰবোৰৰ পৰা যোনটো সুস্থ কুকুৰ থাকে তালৈ মানে ৰোগটো বিয়পি নাযায়। আৰু তৃতীয়তে, যি জীৱ জন্তু আছে সেই জীৱ জন্তুৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগে, যাতে ৰেবিছ বা এইবোৰ ৰোগৰ দ্বাৰা জীৱ জন্তুটো সংক্ৰমিত নহয়।
2: হয়, জন্তুপ্ৰেমীসকলে তেওঁলোকৰ পোহনীয়া জীৱ জন্তুক ৰেবিছ ভাইৰাছৰ যিটো ভেকচিন হয় সেই প্ৰতিষেধকসমূহ দি থোৱা থাকে, তাৰ পিছতো যদি সেই জন্তুটোৱে মানুহক আক্ৰমণ কৰে তেতিয়া ভাবে যে প্ৰতিষেধক নল'লেও হ'ব কাৰণ জন্তুটোক প্ৰতিষেধক দি থোৱা আছে, এইটো কিমান গ্ৰহণযোগ্য?
0: কিছুমান ব্যক্তিৰ ধাৰণা আছে যে এটা জন্তুক প্ৰতিষেধক দিয়া আছে গতিকে সি কামুৰিলে মোৰ একো নহয়, কিন্তু এই কথাটোক চাইণ্টিফিকেলি প্ৰুফ কৰিব পৰা নাযায় যে সেই প্ৰতিষেধক ল'লেই যে সেই কুকুৰ বা জন্তুটোৰ দেহত ৰেবিছ ভাইৰাছ একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে আমি নিজৰ যি ছেফ ছাইডত থাকিবৰ কাৰণে, নিজে সচেতন হ'বৰ কাৰণে, লগতে নিজক ৰোগৰ পৰা বচাবৰ কাৰণে আমি প্ৰতিষেধক লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ।
1: হয়, অকণমান আমি পথৰ কুকুৰ যি থাকে সেইবোৰৰ বিষয়ে পাতিব বিচাৰিছোঁ। পথৰ কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ আৰু ৰেছপনচিবল পেট অ'নাৰশ্বিপে জলাতংক প্ৰতিৰোধত কেনেদৰে সহায় কৰা উচিত?
0: প্ৰথমতে, আজিকালি কুকুৰৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়িছে আৰু দেখা যায় যে বহুতকেইটা ভিডিঅ' আমি চাওঁ যে এজন ব্যক্তি কোনোবা এটা জেগালৈ গৈছে, তেওঁ কুকুৰে ধৰি পেলাই আক্ৰমণ কৰিছে। তো গতিকে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে যে সেই জীৱ জন্তুবোৰক বন্ধাকৰণ কৰা, লগতে এনিমেল বাৰ্থ কণ্ট্ৰল আৰু ষ্টেৰিলাইজেশ্যন আৰু লগতে মাছ ভেকচিনেশ্যন, যাতে সেই যোনবোৰ পদপথৰ কুকুৰ বা জীৱ জন্তুবোৰ থাকে সেই জীৱ জন্তুৰ শৰীৰত সেই ৰেবিছ ভাইৰাছ নাথাকে। আৰু লগতে ৰেছপনচিবল পেট অ'নাৰ, আজিকালি আমি দেখা যাওঁ বহুত মানুহৰ ক্ষেত্ৰত ঘৰত আজিকালি পেট থাকে, কিন্তু সেই যোনবোৰ ঘৰত পেট থকা মানুহবোৰ হয় সেই মানুহবোৰে কিছুমান বস্তু মানি চলিব লাগে। মই নিজে বহুতকেইটা ইঞ্চিডেণ্ট দেখিছোঁ যে এজন ব্যক্তি ৰাস্তাৰে খোজকাঢ়ি যায় আৰু লগে লগে সেই এজন বেলেগ মানুহৰ কুকুৰে আহি পেলাই কামুৰি দিয়ে, কিন্তু সেই যোনজন অ'নাৰ থাকে সেই অ'নাৰজনে সেই বস্তুটো কেতিয়াও উপলব্ধি নকৰে যে মোৰ কুকুৰটো আছে, ভাবে যে কুকুৰটো বহুত শান্তশিষ্ট, এই একো নকৰে। কিন্তু দৰাচলতে কুকুৰৰ টেণ্ডেঞ্চি হৈছে যে যদি সি কেতিয়াবা অস্বস্তিকৰ অনুভৱ কৰে তেতিয়াহ'লে মানুহক কামুৰিবই। তো গতিকে এজন পেট অ'নাৰে নিজৰ কুকুৰটোৱে যাতে বেলেগ কাৰো আক্ৰমণ নকৰে আৰু সেই বিষয়ে পদক্ষেপ ল'ব লাগে আৰু বেলেগৰ পৰা যাতে কুকুৰটোক বচাই ৰাখিব পাৰে।
1: কোনো জন্তুৱে কেৱল আচুৰিলে বা ছালত লেলাউতি লাগিলেও জলাতংকৰ আশংকা থাকিব পাৰে নেকি?
0: হয়, নিশ্চয়। মই আগতে কৈছিলোঁ যে যদি আপোনাৰ শৰীৰত কিবা অংশত আগতে ঘাঁ আছে বা দুখ পাইছে আৰু সেই ঘাঁ অংশটো যোনটো তেতিয়াহ'লে ইনটেক স্কিন হৈ নাথাকে আৰু সেই ঘাঁ অংশত যদি কুকুৰৰ লেলাউতি পৰে বা জীৱ জন্তুৰ লেলাউতি পৰে আৰু সেই লেলাউতিৰ মাজেৰে আপোনাৰ শৰীৰত ৰেবিছ ভাইৰাছ সংক্ৰমণ হ'ব পাৰে।
1: যদি কোনো এজন ব্যক্তিক কুকুৰ বা মেকুৰীয়ে কামোৰে, এই ক্ষেত্ৰত আমি সাধাৰণ লোকে কি কৰা উচিত?
0: প্ৰথমতে আতংকিত বা ভয় খাব নালাগে আৰু দ্বিতীয়তে লগে লগে পানী বা চাবোনেৰে সেই যোনটো কামোৰা ঠাইডোখৰ সেই ঠাইডোখৰ ভালদৰে 10-15 মিনিট ধুব লাগে আৰু লগালগ যদি বিটাডিন বা এণ্টিছেপ্টিক ক্ৰীম থাকে সেই এণ্টিছেপ্টিক ক্ৰীম লগাই সেই জেগাটো চাফা কৰিব লাগে আৰু তাৰপিছত লগালগ চিকিৎসালয়লৈ আহিব লাগে যাতে ব্যক্তিজনে অতি সোনকালে এণ্টিৰেবিছ ভেকচিন ল'ব পাৰে।
2: জলাতংকৰ চিকিৎসা কোন বিভাগৰ চিকিৎসকে কৰে?
0: জলাতংক ৰোগৰ চিকিৎসা সাধাৰণতে অসমৰ প্ৰেক্ষাপটত ক'ব গ'লে PHCৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট হস্পিটেল সকলো হস্পিটেলতে এণ্টিৰেবিছ ভেকচিন আছে আৰু লগতে ইয়াৰ ক্ষেত্ৰত বাহিৰৰ দেশত ইনফেকচিয়াছ ডিজিজ স্পেচিয়েলিষ্ট থাকে কিন্তু আমাৰ অসমৰ প্ৰেক্ষাপটত তেনেকুৱা ডক্টৰছ নাই। গতিকে PHCৰ পৰা আৰম্ভ কৰি যি ডিষ্ট্ৰিক্ট হস্পিটেল সকলো তাত থকা যিকোনো চিকিৎসকে জলাতংকৰ যি ৰোগৰ প্ৰতিষেধক হিচাপে যি এণ্টিৰেবিছ ভেকচিন বা এণ্টিৰেবিছ ইমিউনগ্ল'বুলিন সেই ইমিউনগ্ল'বুলিন দিব পাৰে।
1: হয়, আমাৰ সমাজত কিছুমান কথা আছে যে কুকুৰে কামুৰিলে কিছুমান বস্তু খাব নালাগে,

0: বা মেকুৰী আচুৰিলে বা ভেকচিন ল'লে কিছুমান বস্তু খাব নালাগে, খোৱাৰ ক্ষেত্ৰত যি বাধ্যবাধকতা থাকে সেইসমূহ কেনেকুৱা ধৰণৰ?
1: খোৱাৰ ক্ষেত্ৰত একো ধৰণৰ বাধ্যবাধকতা নাথাকে। প্ৰথমতে এই যিবোৰ ধাৰণা, সেই ধাৰণাবোৰ মানুহে নিজে লৈ লয়। কাৰণ আগতে চাগে কেতিয়াবা কাৰোবাৰ মানুহৰ জলাতংক ৰোগ হৈছিলে, তাৰপিছত কিবা খালে, খোৱাৰ পিছত মানুহজন মৰি গ'ল, তেতিয়াৰ পৰা মানুহৰ ধাৰণা আহিলে যে এই বস্তুটো খাব নালাগে, এই বস্তু খালে মানুহজনৰ বেমাৰ হ'ব পাৰে। কিন্তু তেনেকুৱা এইটো একেবাৰে ভুল ধাৰণা। এজন ব্যক্তিয়ে যিকোনো ধৰণৰ বস্তু খাব পাৰে। ধৰা হওক কিছুমান বস্তুৰ প্ৰতি মানুহজনৰ এলাৰ্জি আছে, কিবা আছে, সেই বস্তুবোৰক বাদ দি পেলাই সকলো ধৰণৰ খাদ্যই এজন ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰে।
2: আমাৰ সমাজত জলাতংক প্ৰতিৰোধৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ, পশুপালন বিভাগ আৰু সাধাৰণ ৰাইজৰ ভূমিকা কেনে হোৱা উচিত?
1: জলাতংক ৰোগ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগ, পশুপালন আৰু সাধাৰণ ৰাইজ, এই তিনিওটাৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছে। প্ৰথম ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ কথা ক'বলৈ গ'লে, তেওঁলোকে যি এণ্টি ৰেবিজ ভেকচিন বা অন্যান্য যি স্বাস্থ্যসেৱা থাকে, সেই স্বাস্থ্যসেৱাটো সাধাৰণ লোকৰ কাৰণে উপলব্ধ কৰিব লাগিব, যাতে এজন ব্যক্তিক কুকুৰে বা অন্য জীৱ জন্তুৱে আক্ৰমণ বা কামোৰাৰ পিছত তেওঁ অনতিপলমে চিকিৎসা ব্যৱস্থা ল'ব পাৰে। আৰু দ্বিতীয়তে পশুপালন বিভাগবোৰে যি এনিমেল ভেকচিনেশ্যন বা আমাৰ যি ষ্টেৰিলাইজেশ্যন থাকে, এনিমেল বাৰ্থ কণ্ট্ৰল যিবোৰ মেথড থাকে, সেই মেথডবোৰ ল'ব লাগিব, যাতে আমাৰ যি কুকুৰৰ যি সংখ্যা, সেই সংখ্যাবোৰ হ্ৰাস হয়, আৰু লগতে যি আমাৰ পদপথত থকা কুকুৰৰ মাজত যি ৰেবিজৰ যি পৰিমাণ, সেই পৰিমাণটো কমাব পাৰে। আৰু লগতে সাধাৰণ ৰাজ্যৰ ক্ষেত্ৰত তেওঁলোক সজাগ, সচেতন হ'ব লাগিব, প্ৰাথমিক চিকিৎসাৰ বিষয়ে জানিব লাগিব। এজন ব্যক্তিক ৰেবিজ বা আপোনাৰ ধৰক কুকুৰে কামোৰাৰ পিছত প্ৰাথমিক যি চিকিৎসা ল'ব লাগে, সেই চিকিৎসাৰ বিষয়ে তেওঁলোক অৱগত হ'ব লাগিব।
0: আমাৰ সমাজত যিহেতু মধুমেহ বা ডায়েবেটিছ ৰোগী থাকে, বহুত আছে, তেওঁলোকৰ ক্ষেত্ৰতো এই যি চিকিৎসা প্ৰক্ৰিয়া একেইনে?
1: সেই সকলো ব্যক্তিৰ ক্ষেত্ৰত একেই হয়। মধুমেহ, ডায়েবেটিক বা আপোনাৰ প্ৰেছাৰ, সেই প্ৰেছাৰ থকা ব্যক্তি বা মই আগতে কৈছিলোঁ গৰ্ভৱতী ব্যক্তি, যি প্ৰাপ্তবয়স্ক হওক বা সৰু ল'ৰা ছোৱালী, ডাঙৰ বুঢ়া মানুহ, এই সকলো ক্ষেত্ৰত ৰেবিজৰ ট্ৰিটমেণ্ট সকলো ক্ষেত্ৰতে একে হয়। আৰু তেওঁলোকৰ ড'জৰ পৰিমাণো একে, কেনেকৈ ভেকচিন দিব লাগে, সেই ভেকচিনৰ শ্বিডিউলটো একে হয়।
0: যিহেতু ৰেবিজ হৈছে এটা অতি মাৰাত্মক ৰোগ, কিন্তু আমি সাধাৰণ মানুহে ইয়াক অতি সাধাৰণভাৱে লওঁ, যিমানখিনি কৰিব লাগে হয়তো কোনোবাখিনি কৰা নহয়, তেনেকুৱা যেন অনুভৱ হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
1: পোনপ্ৰথমতে ৰেবিজ বা এই ৰোগক কেতিয়াও যি ইগনোৰ কৰিব লাগে তেনেকুৱা ধৰণৰ ৰোগ নহয়, কাৰণ ই হৈছে 100% ফেটেল ডিজিজ। গতিকে এজন ব্যক্তিক যদি কুকুৰে কামোৰে, তেওঁলোকে চিকিৎসা অনুতিপলমে ল'ব লাগে।
0: সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি সামৰণি মাৰিব লাগিব। গতিকে শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যদি কোনো ব্যক্তিক কুকুৰে কামোৰে, তেন্তে তেওঁলোকে মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাসমূহ কি কি?
1: প্ৰথমতে তেওঁলোকে প্ৰাথমিক চিকিৎসা হিচাপে সেই অংশটো পানীৰে ধুব লাগিব বা চাবোনেৰে ধুব লাগিব। আৰু দ্বিতীয়তে তেওঁলোক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ যাব লাগিব, আৰু যি এণ্টি ৰেবিজ ভেকচিন থাকে, সেই এণ্টি ৰেবিজ ভেকচিন ল'ব লাগিব। আৰু তৃতীয়তে এই ৰেবিজ ৰোগৰ বিষয়ে মানুহৰ মাজত, জনসাধাৰণৰ মাজত সজাগতা থাকিব লাগিব, যাতে তেওঁলোকে গম পায় প্ৰাথমিক চিকিৎসা কি ল'ব লাগে আৰু কেনেদৰে যি ৰেবিজৰ ক্ষেত্ৰত যি সজাগতা আনিব পাৰি, সেই বিষয়ে তেওঁলোক জ্ঞাত হয়।
0: হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, এয়া আছিল ডাক্তৰ পঞ্চপ্ৰাণ বৰা। আজিৰ অনুষ্ঠানটি বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু বৰ্ণালী লহকৰৰ, প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই আমি ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ অন্তৰ্গত প্ৰতিযোগীৰ মূল্যায়ন। গাভৰু শিক্ষাখণ্ডৰ উদ্যোগত 67 নম্বৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰু, বালিপৰা, নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত অনুষ্ঠিত চিত্ৰাংকন, বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক 26ৰ পৰা 29 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা 3টা দিনৰ সমষ্টিভিত্তিক বিজয়ীৰ প্ৰতিযোগীৰ মূল্যায়ন কৰা হ'ব। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু বাৰৈৰ উপস্থিতিত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক

তথা গাভৰু শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক বিষয়া নীলোজ্জ্বল শৰ্মাই হাত ধৰা অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত জেমছ আইণ্ডে। লগতে আমন্ত্ৰিত বিচাৰকৰ আসন শুৱনি কৰে বোলছবি জগতৰ খ্যাতিমান অভিনেতা অৰুণ নাথ, চিত্ৰ ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাস আৰু বিশিষ্ট চিত্ৰশিল্পী অজয় দেৱে। অনুষ্ঠানত উপস্থিত থাকি শোভাবৰ্ধন কৰে তেজপুৰ ৰাজচক্ৰ বিষয়া মাধুৰ্য পৰাশৰ, তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা ঘোষ বসু, জিলা শিক্ষণ প্ৰশিক্ষণৰ অধ্যক্ষ অজয় কান্দুলানা, বি আৰ পি প্ৰণীতা মেধি, অঞ্জন কুমাৰ ডেকা আৰু গাভৰু শিক্ষাখণ্ডৰ সমূহ চি আৰ চি চিসকল। কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে প্ৰাৰম্ভিক লক্ষণসমূহৰ প্ৰতি সজাগ হ'বলৈ আহ্বান বিশিষ্ট চিকিৎসকসকলৰ। কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান বোজাৰ মোকাবিলা কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি তেজপুৰ মাজগাঁৱত থকা দৰিকা হাস্পাতালত তৃতীয় মহলাত থকা শংকৰা কেঞ্চাৰ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত জনজাগৃতি নামৰ এক বিনামূলীয়া স্ক্ৰীনিং ৰোগ ধৰা পেলোৱা শিবিৰ সফলতাৰে সম্পন্ন হয়। তেজপুৰত শিৱসাগৰৰ শিখ যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। উল্লেখ্য যে শিৱসাগৰৰ লাচিত নগৰৰ অমৃতপাল নামৰ যুৱকজনৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে কেতেকীবাৰীৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। দেশৰ নিৰ্বাচন আয়োগ স্বয়ং নিৰপেক্ষ, গণতন্ত্ৰৰ ওপৰত ৰাইজৰ আস্থা আছে আৰু নিৰ্বাচন আয়োগ এই ক্ষেত্ৰত দায়বদ্ধ। তেজপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীজনে তেজপুৰৰ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত এক নাগৰিক সভাত অংশগ্ৰহণ কৰে। তেজপুৰৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধি তথা জিলাখনৰ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত আয়োজিত নাগৰিক সভাত অংশগ্ৰহণ কৰি দৈমাৰীয়ে কয়, নিৰ্বাচন আয়োগৰ অধ্যক্ষই উত্থাপিত অভিযোগৰ ভিত্তিত মন্তব্য দিব নোৱাৰে। সেৱা সংবিধান প্ৰদত্ত বিষয়, সেয়ে দেশৰ সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিহে তেওঁলোকে কাম কৰে। তেজপুৰৰ বিভিন্ন সমস্যাৰাজিক নাগৰিক সমাজৰ পৰা বুজ লৈ সমস্যাসমূহ পৰ্যায়ক্ৰমে দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী দৈমাৰীয়ে। তেজপুৰ মিছন চাৰিআলিত নিৰ্মীয়মান উৰণ সেতু নিৰ্মাণ কাৰ্যৰ গতি লেহেমীয়া হোৱা বুলি অভিযোগ উঠাৰ সময়তে তেওঁ কয় যে 2027 চনৰ মাৰ্চ মাহৰ ভিতৰত এই নিৰ্মীয়মান উৰণ সেতু সম্পূৰ্ণ হৈ উঠিব বুলি নিৰ্মাণ কাৰ্যত জড়িতসকলে আশ্বাস প্ৰদান কৰিছে। ইফালে তেজপুৰৰ নলা নৰ্দমা আৰু হোলাসমূহ পুতি পেলোৱা আদি বিষয়তো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেজপুৰ চহৰৰ কাষৰীয়া দোলাবাৰীত দেওবাৰে পুৱাই সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ড্ৰাগছৰ ব্যাপক প্ৰচলনৰ ভয়ংকৰ পৰিণতি হিচাপেই এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। পুৱাই চোকা অস্ত্ৰৰে নিজ ককায়েক মমিন আলীয়ে হত্যা কৰে ভগ্নী সুহানা খাতুনক। উল্লেখ্য যে পুৱাই ড্ৰাগছ ক্ৰয়ৰ বাবে মমিনে কিছু ধন বিচাৰিছিল সুহানাক। পিতৃহীনা সুহানাই অকৰ্মণ্য আৰু ইতিমধ্যে ড্ৰাগছ সেৱনৰ বাবে মানসিকভাৱে অসুস্থতাত ভোগা মমিনক বিচৰা ধন আদায় দিবলৈ অমান্য হোৱাত চোকা অস্ত্ৰৰে সুহানাক উপজুপৰি আক্ৰমণ কৰে। পৰিণতিত যুৱতী সুহানা ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰি মমিনে নিজেও আত্মহত্যাৰ চেষ্টা চলাই গুৰুতৰভাৱে আহত হয় আৰু তেওঁক পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈকে প্ৰেৰণ কৰা হয়। ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ বুলি সময়ে সময়ে উত্থাপিত হৈ অহা অভিযোগ পোনছাতেই নুই কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে। তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় যে চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হোৱা নাই, চিকিৎসক সম্পূৰ্ণৰূপে আছে। বছৰি 1200 চিকিৎসক ওলাই আছে আৰু তেওঁলোকক চৰকাৰী খণ্ডত নিয়োগ কৰা হৈছে। ৰাজ্যিক চিকিৎসালয়ত MBBS চিকিৎসক নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী প্ৰসংগ দাঙি ধৰি অহা 4 বছৰত চৰকাৰী চিকিৎসা খণ্ডত অভাৱ অভিযোগ দূৰ কৰি সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে বুলি ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। শোণিতপুৰ আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত শিৱসাগৰৰ মুন্না দাস ওৰফে পংকজ দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেজপুৰ সদৰ থানাৰ 499 নম্বৰৰ গোচৰৰ ভিত্তিত যোৰহাটৰ পূজা দুবীৰ পৰা মুন্না দাসক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে এটা পিষ্টলসহ 4 জাই সজীৱ গুলী, মেগজিন, এটা পিষ্টলৰ দৰে লাইটাৰ

দুটা মোবাইল ফোন আৰু 6খনকৈ চিম জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য গ্ৰহণৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই জনোৱা মতে গোচৰটোৰ বিষয়ে অধিক তথ্য এতিয়াও ৰাজহুৱা কৰা হোৱা নাই আৰু তদন্তৰ পিছতে আৰু বহু তথ্য লাভ কৰিব পৰা যাব বুলি সন্দেহ কৰা হৈছে। তেওঁ নিষিদ্ধ সংগঠন আলফাৰ সৈতে জড়িত আছিল বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে। তেজপুৰৰ এখন ঐতিহ্যমণ্ডিত ঘৰৰ পৰা অসমীয়া সাহিত্যৰ সৃষ্টিৰ বীজ ৰোপণ হৈছিল, য'ত যিগৰাকী ব্যক্তিৰ দূৰদৰ্শী চিন্তা চেতনাৰ ফলত বঙলা ভাষাৰ আগ্ৰাসনৰ পৰা অসমীয়া ভাষা সাহিত্যৰ সুৰক্ষাৰ প্ৰথমটো খোজ আৰম্ভ হৈছিল। সেইগৰাকী পুৰোধা সাহিত্যিক সাহিত্য কাণ্ডাৰী অসম সাহিত্যৰ সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ বোৱাৰী তথা প্ৰয়াত হৰেকৃষ্ণ গোহাঁই বৰুৱাৰ সহধৰ্মিনী পৰী গোহাঁই বৰুৱাৰ 25 ছেপ্টেম্বৰৰ নিশা 98 বছৰ বয়সত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব বিদুষী মহিলাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে। তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, আদৰ্শ শিক্ষক, ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় শইকীয়াৰ পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটাত বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছিল। আজন্ম শিক্ষা সেৱাৰ সৈতে ব্ৰতী হৈ থকা সমাজকৰ্মী বিজয় শইকীয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছিল। তেজপুৰৰ গোটলগত এটা পুখুৰীত গা ধুবলৈ গৈ দুটিয়ে 8 বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটে। উল্লেখ্য যে গোটলগৰ নিজামিয়া চুবুৰীৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল দুই কিশোৰ, ছাকিব আলী আৰু ৰিহন আলী। কিন্তু পুখুৰীৰ বোকাত লাগি থকা ধৰাত দুইটি শিশুৰ নিহত হয়। অঞ্চলটোৰ ঈশব আলীৰ পুত্ৰ চাকিৰৰ মৃতদেহ ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীৰ পৰা বাইকৰ ঘৰলৈ ফুৰিবলৈ অহা ৱাহাব আলীৰ পুত্ৰ ৰিহানৰ মৃতদেহ পাছত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ বাহিনীৰ জোৱানে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰীৰ ঘনশ্যাম চেণ্টাৰত এক পথ দুৰ্ঘটনাত লক্ষী স্বৰ্গীয়াৰী নামৰ এগৰাকী ছাত্ৰী নিহত হয়। উল্লেখ্য যে আচ্ছাৰ বাঁহবাৰী শাখাৰ উদ্যোগত অমিয় কুমাৰ দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল কৰম পৰৱৰ সাংস্কৃতিক কাৰ্যসূচী। এই কাৰ্যসূচী উপভোগ কৰি আন একাংশৰ লগত ঘৰলৈ উভতি যোৱাৰ পথত নাহৰণিৰ কাৰ্তিক স্বৰ্গীয়াৰীৰ কন্যা তথা নৱম শ্ৰেণীৰ ছাত্ৰী লক্ষীক মিলন নাগ নামৰ যুৱকজনে AS12AH8657 নম্বৰৰ মটৰচাইকেলখনেৰে খুন্দিওৱাৰ ফলত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয়। তেওঁক ততাতৈয়াকৈ তেজপুৰৰ এখন নাৰ্ছিং হোমলৈ নিয়া হয় যদিও তেওঁ মৃত বুলি চিকিৎসকে ঘোষণা কৰে। দুৰ্ঘটনাটোত কৰুণা দেৱী নামৰ আন এগৰাকীও আহত হয়। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো গুৱাহাটীয়ে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত এখন জিলাভিত্তিক সংবাদ কৰ্মশালা বাৰ্তাৰ আয়োজন কৰে। জনস্বাৰ্থজড়িত বিষয়সমূহ, বিশেষকৈ পোষণ আৰু নিচামুক্ত ভাৰত অভিযানৰ ওপৰত আলোকপাত কৰা এই কৰ্মশালাত জিলাখনৰ প্ৰায় 50গৰাকী সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত পুষ্টি, শিশুৰ বিকাশ আৰু নিচামুক্তিৰ ক্ষেত্ৰত কৰ্মৰত বিশেষজ্ঞসকলৰ সৈতে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মতামতৰ আদান প্ৰদান সহজ কৰি তোলাৰ লগতে সাংবাদিকসকলক এই দুয়োটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতং তথ্য প্ৰদান কৰাৰ প্ৰয়াস কৰা হয়। এই কৰ্মশালাত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বৰাই পুষ্টি আৰু নিচামযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ দৰে সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সজাগতা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে পোষণ বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰি বিহগুৰি ICDS প্ৰকল্পৰ শিশু বিকাশ প্ৰকল্পৰ বিষয়া শিৱানী বৰাই পুষ্টি সম্পৰ্কীয় পদক্ষেপ আৰু বিশেষকৈ শিশু, মহিলা আৰু সমাজৰ অন্যান্য অসুৰক্ষিত শ্ৰেণীৰ মাজত পৰ্যাপ্ত পুষ্টি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সবিস্তাৰে এই বিষয়ে দাঙি ধৰে। আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ উপসঞ্চালক তথা নিচামুক্তি চিকিৎসা বিভাগৰ মুৰব্বী ডাক্তৰ হেমন্ত দত্তই নিচামুক্ত ভাৰত অভিযানৰ ওপৰত এক উপস্থাপন আগবঢ়ায়। তেওঁ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ সৈতে জড়িত প্ৰত্যাহ্বান আৰু অধিক সজাগতা, প্ৰাৰম্ভিক হস্তক্ষেপ, পৰামৰ্শ আৰু পুনৰ সংস্থাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। কৰ্মশালাৰ অন্তত এক মত বিনিময় অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্ন

উত্তৰ প্ৰদান কৰে বিশেষজ্ঞসকলে। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকাই।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনাৰাজিৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি সোমবাৰ, 1433 খ্ৰীষ্টাব্দৰ আহিন মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 28 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটিৰ আজি 271 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 94 দিন বাকী আছে। আজিৰ দিনটো অনুষ্ঠানটোত প্ৰথমে শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি বিশ্ব জলাতংক দিৱস। প্ৰতিবছৰে 28 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতেই এই দিৱস পালন কৰা হয়। ৰেবিজ বা জলাতংক এবিধ ভাইৰাছজনিত ৰোগ। এই ৰোগ কুকুৰ, শিয়াল, বাদুলি আদিৰ তেজত দেখা যায়। 1895 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হোৱা ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যুৰ দিনটোত এই দিৱস পালন কৰা হয়। তেওঁই জলাতংক ভাইৰাছৰ টীকা আৱিষ্কাৰ কৰিছিল। এই দিৱস 2007 খ্ৰীষ্টাব্দৰ পৰা পালন কৰি থকা হৈছে।

1887 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চীনৰ হালধীয়া নদী খ্যাত হুৱাংহোত প্ৰবল বৰষুণৰ ফলত ভয়ংকৰ বানপানী হৈছিল। এই বানপানীত প্ৰায় 9 লাখ লোকৰ মৃত্যু হৈছিল। 1889 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰথম মিটাৰৰ মান নিৰ্মাণ কৰা হৈছিল। 1918 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়াৰ হাতত বুলগেৰিয়াৰ সীমান্তৰ পৰা পৰাজয়ৰ পিছতেই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। ১৯২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিজ্ঞানী আলেকজেণ্ডাৰৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। 551 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই জন্ম হৈছিল চীন দেশৰ দাৰ্শনিক কনফুচিয়াছৰ। 1803 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰখ্যাত ফৰাচী উপন্যাসিক প্ৰস্পাৰ মেৰিমৰ জন্ম হৈছিল। তেওঁ দুখন অনবদ্য উপন্যাস আছিল, কলম্বো আৰু কাৰ্বেন। 1838 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ধৰ্ম আৰু ধৰ্মগুৰু শ্ৰী সাই বাবাৰ। ১৯৩৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ফৰাচী অভিনেত্ৰী ব্ৰিজিৰ বাৰ্ডোটোৰ। 1947 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৱাজেদৰ। 1968 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ইংৰাজ অভিনেত্ৰী নাওমি ৱাটছৰ। ১৯৮৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল হলিউডৰ অভিনেত্ৰী হিলাৰী ডাফৰ। 58 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ৰোমান সেনাপতি পম্পিডা ক্ৰেটৰ। 1887 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল মোগল সম্ৰাট আকবৰ শ্বাহ দ্বিতীয়ৰ। 1953 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আমেৰিকাৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী এডৱিন হাবলৰ মৃত্যু হৈছিল। তেওঁ বহিঃতাৰকাৰ ৰাজ্য আৰু জ্যোতিৰ্বিজ্ঞান দুয়োটা নিৰীক্ষণ কৰি ব্ৰহ্মাণ্ড বিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এডৱিন হাবল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানী বুলি কোৱা হয়।

1956 খ্ৰীষ্টাব্দৰ আজি দিনটোতে মৃত্যু হৈছিল উইলিয়াম ই বোয়েঙৰ। তেওঁ আমেৰিকাত উৰাজাহাজ, কৃত্ৰিম উপগ্ৰহ আৰু ৰকেট নিৰ্মাণ কৰা বোয়িং কোম্পানীৰ প্ৰতিষ্ঠাতা আছিল। এঘাৰশ ছয় খ্ৰীষ্টাব্দৰ আজি দিনটোতে ইংলেণ্ডৰ ৰজা হেনৰী নৰ্মাণ্ডীৰ অধিকাৰ। তেওঁ ইংলেণ্ডৰ নৰ্মাণ্ডীক পুনৰ একত্ৰীকৰণ কৰিবলৈ সমৰ্থ হৈছিল। 1803 খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ফৰাচী উপন্যাসিক প্ৰস্পাৰ মেৰিমৰ জন্ম হৈছিল। 1837 খ্ৰীষ্টাব্দত 62 বছৰ বয়সত বাহাদুৰ শ্বাহ দ্বিতীয়ৰ মোগল সিংহাসন আৰোহণ কৰিছিল। মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।

আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনো হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1929 খ্ৰীষ্টাব্দত আজিৰ দিনটোতে জন্ম হৈছিল ভাৰতীয় গায়িকা কোকিলকণ্ঠী খ্যাত লতা মংগেশকাৰৰ। 1982 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল বিশ্ব চেম্পিয়ন ভাৰতীয় খেলুৱৈ অভিনৱ সিং বিন্দ্ৰাৰ। ওঠৰশ 1889 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই নৰ্মদা উপত্যকা প্ৰকল্প বাতিলৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইত প্ৰায় 60,000 পুৰুষ মহিলাই মধ্যপ্ৰদেশত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। 2001 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জগমোহন ডালিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিপদজনকভাৱে গাড়ী চলোৱাৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা চলমান খানক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ গাড়ী খুন্দাত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। 2004 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্যু হৈছিল। আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1850 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জন্ম হৈছিল অসমীয়া ব্যৱসায়ী ভোলানাথ বৰুৱাৰ। 1891 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল শংকৰসংঘৰ প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ। 2020 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা তাইমূৰৰ। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। নগাঁও সংসদীয় সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ভোটাৰৰ অন্তৰ্ভুক্তি আৰু নিৰ্বাচনৰ প্ৰস্তুতি নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে মৰিগাঁও জিলা প্ৰশাসনে ভোটগ্ৰহণ আৰু জৰুৰী দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে ডাকযোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এখন নিচামুক্ত ভাৰতৰ জৰিয়তেহে এখন সুন্দৰ ভাৰত নিৰ্মাণ কৰিব পাৰি বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি বিটিআৰৰ 5খন জিলাৰ স্বাস্থ্য ব্যৱস্থা আৰু স্বাস্থ্যখণ্ডৰ বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে। 2025 বৰ্ষৰ নীট পৰীক্ষাত উত্তীৰ্ণ বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত 3গৰাকী শিক্ষাৰ্থীৰ ঘৰলৈ গৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ হৈ বিটিচিৰ হালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। সমগ্ৰ দেশতে আজি শ্বহীদ ভগৎ সিং জয়ন্তী পালন কৰা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা 6 অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে নগৰ আৰু গ্ৰাম্যাঞ্চলৰ উভয়তে গোটা আৱৰ্জনা ব্যৱস্থাপনা অধিনিয়ম 2026 বলবৎ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ছিংগাপুৰ নিবাসী তন্ময় ফুকনে আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য প্ৰদান কৰে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া 3খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অহা 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলো হাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা, তৃপ্তি তামুলি বৰদলৈক। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
1: তে আপোনাৰ জীৱনৰ যিটো আৰম্ভণিৰ দিনৰ কথা জানিব বিচাৰিছোঁ, কেনেধৰণে আপুনি শূন্যৰ পৰা আৰম্ভ কৰি আজি এই অৱস্থা পালেহি?
2: হয়,
1: তো এই যাত্ৰাটো কেনেকুৱা আছিলে?
2: যাত্ৰাটো ক'বলৈ গ'লে মই 98তেই আৰম্ভ কৰিছিলোঁ এখন সৰুকৈ হোটেল। সৰুকৈ যেতিয়া মই হোটেলখন আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ মাত্ৰ হাতত 250 টকা আছিলে, আৰু সেই 250 টকাৰেই আৰম্ভ কৰি কৰি কৰি কৰি এতিয়া মই বহুখিনিয়েই আগবাঢ়িছোঁ। তেতিয়াৰ পৰা বুলি এতিয়ালৈকে মই অকল হোটেলেই নহয়, মোৰ তেনেকুৱাকৈ বহুত ব্যৱসায় মই আগবঢ়াই নিছোঁ। তাৰ মাজতে 98ত যেতিয়া মই হোটেলখন মানে আপোনাৰ আৰম্ভ কৰিছিলোঁ, তাৰ পিছতে সৰুকৈ মোৰ এখন কাপোৰৰ দোকান আছিলে, এখন পাণ দোকান আৰম্ভ কৰিছিলোঁ, আৰু তাৰ লগতে মোৰ শাক পাচলি আছিলে। সেই শাক পাচলিবোৰ মই নিজেই নি পেলাই গাঁও ভূঞৰ সকলো মানুহৰ পৰা তেনেকৈ মানে আপোনাৰ গাঁৱৰ পাচলি বিচাৰে মানুহে, সেই তেনেকৈ গাঁৱে গাঁৱে ঘূৰি পাচলি নি পেলাই তেনেকৈও মই বিক্ৰী কৰিছিলোঁ, সেইটো সময়ৰ কথা। আৰু তাৰপিছতে তেনেকৈ অকণ অকণকৈ আৰম্ভ কৰি মোৰ সৰু সৰু 3খন গাড়ীও লাষ্টত হৈছিলেগৈ, যেনেকৈ আপোনাৰ সেই মালটনা গাড়ীবোৰ, এখন ভেনো আছিলে, তেনেকুৱাকৈ আপোনাৰ আৰম্ভ কৰি সৰুকৈ আৰু আৰম্ভ কৰি কৰি কৰি কৰি এতিয়া বৰ্তমান মোৰ হোটেলত আপোনাৰ 10জনমান মানে আপোনাৰ মানুহ লাগি আছে কামত, তাৰে মোৰ 7গৰাকী মানে মহিলা।
1: ঠিক আছে, হয়, এইখিনি কথা মই পাতিম বাৰু। তাৰমানে আপুনি 250 টকাত আৰম্ভ কৰিছে বুলি ক'লে, তেতিয়া আপুনি এনেই চালি হিচাপে কেনেকৈ ধৰণে কৰিলে? 250 টকাত এখন হোটেল অসম্ভৱ কথা।
2: নহয়, অসম্ভৱ কথা। তেতিয়া মানে এনেকুৱা হ'ল, আমি এখন 250 টকাৰে এখন হোটেল তেতিয়া মই ভাড়া লৈছিলোঁ। সেই হোটেলখন ভাড়া লৈ তেতিয়া মই মিঠাই চিঠাই একো তেনেকৈ বনাব নাজানো, কাৰিকৰ এজন ৰাখিবলৈও মোৰ হাতত তেতিয়া মূলধন নাই, আৰু তেতিয়া মানে আপোনাৰ এই কেক বিস্কুট কিবা কিবি নি পেলাই এনেকৈ তেতিয়া ষ্টাৰ্ট কৰিলোঁ মই আপোনাৰ হোটেলখন। তেতিয়া সেইখিনি কৰি কৰি মই 9 মাহ মাত্ৰ সেই ভাড়াঘৰত থাকিলোঁ, ভাড়া হোটেলখনত থাকিলোঁ। তাৰ লগে লগে সেই 9 মাহৰ ভিতৰতে মই এগৰাকী মানুহৰ পৰা অকণমান মাটি এগ্ৰিমেণ্টত ললোঁ যে বছৰে আপোনাৰ ধান যিটো হয় মই আপোনাক বাইদেউবুল দিম, দি পেলাই মই তেনেকৈ আপোনাৰ সেই ঠাইকণ ললোঁ। সেই ঠাইকণ যেতিয়া ললোঁ, ল'লেইতো নহ'ব, তাত আপোনাৰ আহিল ঘৰটোৰ কথা। সেই ঘৰটো মানে এনেকুৱা হৈছিলে, মোৰ টিং কিনিবলৈও হাতত টকা নাছিলে। তেতিয়া আপোনাৰ আলকতৰাবিলাক ড্ৰাম দি পেলাই আপোনাৰ ৰাস্তাত বনাই, নহয় ৰাস্তা বনোৱা ড্ৰামবিলাক, সেই ড্ৰামবিলাক কোনোবা এজনক চাগে কিবা অলপ পইচা দি সেই ড্ৰামখিনি ললোঁ। সেই ড্ৰামখিনি লৈয়ে মানে আপোনাৰ বাঁহৰ খুঁটাই দি পেলাই সেই ড্ৰামৰে মই সেই তেতিয়া আকৌ তেনেকৈ আৰম্ভ কৰিলোঁ। আৰু যেতিয়া মই প্ৰথমতে ভাড়া লৈছিলোঁ, সেই ভাড়া লোৱা ঠাইখিনিত মানে ইমান মানুহৰ যাতায়াতটো নাছিলে। যেতিয়া মই মোৰ FCI চাৰিআলিত সেইকণ ঠাইত মই যেতিয়া আহিলোঁ, সেই FCI চাৰিআলি বুলি কওঁতে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া আমাৰ যিটো বিন্দুগুৰিত আছে, হয়, সেইখিনিতে মানে তেতিয়া মই মানুহৰ অকণমান সমাগমটো বেছি পালোঁ। আৰু সেই সমাগমটো মই যেতিয়া বেছি পালোঁ তেতিয়া মোৰ দোকানখন চলিবলৈ ধৰিলে। তেতিয়া মই লাহে লাহে লাহে লাহে আপোনাৰ দোকানখন আগবঢ়াই নি পেলাই কাৰিকৰ ৰাখিলোঁ। আৰু মই তেতিয়াই মানে ভাবি লৈছিলোঁ যে মই কাৰিকৰৰ যিখিনি মিঠাই বনাবলৈ মই মাতোঁ, সেইখিনি মই সপ্তাহত এদিন বা দুদিনৰ কাৰণে মাতোঁ, আৰু সেই বনাই থকা মিঠাইখিনিকে মই চাই থাকোঁ কেনেকৈ বনায়। আৰু সেই বনাই থকা মিঠাইৰ পৰাই মই গোটেই মিঠাইখিনি বনাবলৈ শিকিলোঁ। কাৰিকৰ বিদায় দিলোঁ, কাৰিকৰ বিদায় দি নিজে আপোনাৰ মিঠাইখিনি বনাবলৈ মানে পৰা হ'লোঁ।
1: এতিয়া যেতিয়া আপুনি আৰম্ভ কৰিছিল তেতিয়া কেনেকুৱা চেলেঞ্জৰ মানে আপুনি সন্মুখীন হৈছিলে? হোটেলখন যেতিয়া আৰম্ভ কৰিলে
2: তেতিয়া বহুত মানে আপোনাৰ
1: গ্ৰাহক অহাটো হয়তো অলপ সীমিত আছিলে,
2: সীমিত আছিলে। আৰু মানে এনেকুৱা এটা আমাৰ অসমীয়া মানুহৰ মাজত ভাৱধাৰা আছিলে যে হোটেল ব্যৱসায় এগৰাকী মহিলাই যেতিয়া মই তাত কৰিবলৈ গ'লোঁ, আৰু সেইটো সময়ত আচলতে মোৰ বয়স হয়তো 18-19 মান হ'ব, কাৰণ বিয়া হোৱাৰ 8 মাহ বা 9 মাহমানৰ পিছতেই মই সেইটো আৰম্ভ কৰিছিলোঁ। তেতিয়া মানে আপোনাৰ বৰ বেয়া দৃষ্টিৰেও কিছুমান মানুহে চাইছিলে, হয় হয়, আৰু আমাৰ অসমীয়া মানুহৰ মানে মানসিকতাটো তেনেধৰণৰে পাই আহি আছিল,
1: মানে মহিলাই কৰিব নোৱাৰে
2: বুলি ভাবে, বা মহিলাই তাত চাহ দোকান দিছে

0: এনেকুৱা মানুহো পাইছিলোঁ। আমি ৰাতি সেই দোকানখনৰ পিছফালে সৰু নৰাৰে ঘৰ এটা বনাই পেলাই তাত যেতিয়া মই আৰু মোৰ মানুহজন থাকোঁ, আমাক মানুহে পহৰা দি থাকে ৰাতি। কি কাৰণে পহৰা দিয়ে মই আৰু ক'বলৈ নাযাওঁ, কিন্তু কথাটো হৈছে তেনেকুৱা মানুহ আমি পাইছিলোঁ সেইটো সময়ত। কিন্তু সেই সময়খিনিৰ পৰাই যেতিয়াই দেখিলে যে নহয়, মহিলাই সকলো কাম কৰিব পাৰে, আৰু মহিলাই কৰি পেলাই যেতিয়া মই গোটেই বস্তুখিনি, তেতিয়া মোৰ এখন দোকান আছিলে, সেই মাটিকণ মই এগ্ৰিমেণ্টত লোৱা মাটিকণ যেতিয়া মই নিজৰ কৰিলোঁ, সেই মাটিকণ মই নিজেই আপোনাৰ তাত মই এবিঘামান মাটি তেতিয়া মই কিনিলোঁ। তাৰপিছত মই লাহে লাহে বহাই গ'লোঁ, আৰু যেতিয়া দেখিলে যে নহয় মহিলাই দেখোন সকলোখিনি কৰিব পাৰে। আৰু লগতে মই মোৰ মহিলা বুলি কওঁতে মই আপোনাৰ 4-5 পৰিয়াল চলাব পৰা মোৰ হাতত এটা কেপাচিটি আহিল। মোৰ দোকানখনৰ প্ৰায় এজন মানুহে কাম কৰা মানে তেওঁ পৰিয়ালটো চলি থকা।
1: হয় হয়,
0: গতিকে সেই তেনেকুৱা বহুত কিবা কিবি সন্মুখীন হব লগা হৈছিলে, কিন্তু তথাপিতো
1: মনলৈ এনেকুৱা ভাব আহিছিল নেকি যে আৰু নহব এনেকুৱা?
0: নাই নাই,
1: তেনেকুৱা অহা নাই না?
0: নাই নাই, আচলতে
1: নিৰাশজনক কথাত তেনেকুৱা হেৰি
0: তেনেকুৱা কেতিয়াও অহা নাই। আচলতে ক'বলৈ গ'লে অকল টকা পইচাটো মূলধন নহয়। মোৰ অনুভৱ কথাটো এনেকুৱা হয়, যেতিয়া আপোনাৰ মানে স্বামী স্ত্ৰীৰ মাজত এটা সম্পৰ্ক থাকে, সেই সম্পৰ্কটোত সদায় দৃঢ়তা থাকিব লাগে, আৰু সেই দৃঢ়তা থাকিলে আপোনাৰ মূলধন মানে টকা পইচাই সকলোখিনি নহয়গে। কিয় কৈছোঁ, এক নম্বৰতে মানুহজনৰ কাৰণে মানুহগৰাকী মূলধন, আৰু মানুহগৰাকীৰ কাৰণে মানুহজন মূলধন।
1: খুব সুন্দৰ কথা আচলতে, হয়, সকলোৱে এনেধৰণৰে আচলতে চিন্তা কৰিব লাগে
0: আৰু সেই গোটেইখিনি বস্তু তেওঁ হয়তো মোৰ পৰা পাইছিলে, ময়ো হয়তো তেওঁৰ পৰা পাইছিলোঁ। তেনেকৈ কেতিয়াও আমি নিৰাশ নহ'লোঁ, নহৈ পেলাই সকলো বস্তু আপোনাৰ বনাবলৈ শিকিলোঁ। বহুতবাৰ বেয়া হৈছিলে, বস্তু বনাওঁতে বহুতবাৰেই বেয়া হৈছে, কিন্তু কিমানবাৰনো বেয়া হ'ব,
1: মানে অভিজ্ঞতাহে মানুহক পুষ্ট কৰিবলৈ কথা আছে নহয় জানো।
0: আৰু মই তেনেকৈ আপোনাৰ 98 হোটেল ষ্টাৰ্ট কৰিছিলোঁ, 2005 মই কমপ্লিট মানে আপোনাৰ কাৰিকৰে বিদায় দিলোঁ, গোটেই মিঠাইখিনিয়ে মই বনাব পৰা।
1: হয় হয়, ব্যৱসায়ত মানে আচলতে সফলতা বিফলতা দুইটাই থাকে,
0: দুইটাই থাকে হয়।
1: গতিকে কেনে বিফলতা আহিলে কেনেধৰণেৰে আপোনালোকে তাক জয় কৰে বুলি ক'ব পাৰি আৰু? বিফলতাটো কেতিয়াবা হয়তো কম চলিছে বা এনেকুৱা ধৰণৰ হয়, তেনেকুৱা হৈছে নেকি সন্মুখীন?
0: হৈছে হৈছে, তেনেকুৱা হৈছে। আগতেতো আমি ধৰক কোনোবা মানুহ এজন আহিলে চাই থাকোঁ যে এই মানুহজন সোমাব নেকি আমাৰ দোকানখনত, এই মানুহজনে চাহ একাপ খাব নেকি, সেই তেতিয়াৰ পৰিৱেশটোৰ কথা কৈছোঁ। আৰু এতিয়াতো সেইখিনি তেনেকুৱা একো নাই, তেতিয়া বহুত আচলতে তেতিয়া আমি সেইকণ সময়ত সেইখিনি তাতে আমাৰ যেতিয়া আমি প্ৰথম গৈ পেলাই আছিলোঁগৈ, সেই চাৰিআলিটোতে এটা ছাইডৰ পৰা হাতী যায়, আৰু হাতী যোৱা ৰাস্তাটোত যেতিয়া আমি গৈ পেলাই তাত স্থায়ী হিচাপে লৈ যেতিয়া আমি ব্যৱসায় কৰিবলৈ চলিছিলোঁ, বহুত মানুহে বোলে আমাক, যিখিনি মানুহে ভাল পায় আমাৰ কৰ্মকৰ্তাখিনিক, যিখিনি মানুহে আদৰ কৰে, সেই মানুহসকলে মানে ৰাতি বোলে আমাৰ কাৰণে প্ৰে কৰে যে সেই মানুহ অলপ ভালেৰে ৰাখক। গতিকে তেনেকুৱা এটা জটিলতা আছিলে, বহুত তাত কিবা কিবি আগতে মানে সেই ঠাইখিনিত আপোনাৰ বাগানত বেচা কিবা মাদক দ্ৰব্যও বেচিছিলে, আৰু মই যোৱাৰ পিছতে সেই ঠাইখিনি কমপ্লিট নিকা কৰি পেলোৱা হ'ল, পৰিৱেশটোৱে বহুত সুন্দৰ হৈ গ'ল।
1: হয়, আপুনি এখন ব্যক্তিগত বিদ্যালয়তো মানে শিক্ষকতা কৰি আছে নহয় জানো?
0: হয়,
1: কেনেকৈ ধৰণৰ আপুনি মিলাই চলিছে বা দুইটা?
0: আচলতে ব্যক্তিগত বুলি কওঁতে প্ৰথমতে মই সেইখন স্কুলত ব্যক্তিগত হিচাপে 99 জইন কৰিছিলোঁ। 99 জইন কৰোঁতে মোক মাত্ৰ 300 এটা দিছিলে, এজন মোৰ আছিলে, মই এছিষ্টেণ্ট হিচাপে আছিলোঁ, আৰু তেওঁ আছিলে আপোনাৰ হেড হিচাপে, তেওঁ বিহাৰী সম্প্ৰদায় মানুহ আছিলে, তেওঁ বিহাৰী সম্প্ৰদায় মানুহ কাৰণে মানে এই স্কুলখন এৰি পেলাই গুচি গ'ল। স্কুলখন এৰি পেলাই যেতিয়া গুচি গ'ল, গোটেই দায়িত্বখিনি মোক দিলে, মই সেই দায়িত্বটো লৈ তেতিয়া বহুত ল'ৰা ছোৱালী আছিলে, 150-200 ল'ৰা ছোৱালী, কাৰণ বিহাৰী সম্প্ৰদায় মানুহে আমাৰ গুদামটোত কাম কৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া মিডিয়াম নপঢ়ায়, ৰাঙাপাৰালৈ 14 কিলোমিটাৰ, তেজপুৰলৈ 14 কিলোমিটাৰ, আৰু তেওঁলোকৰ হাতত সেই টকাখিনি নাথাকে। আৰু আগতে আছিলে এটা কাম ভাল হৈছিলে, কি ৰেলখনত উঠাই পঠিয়াই দিয়ে, জাহাজঘাটত নামে, তাতে পঢ়ে, আকৌ ৰেলখনতে উঠি গুচি যায়। সেই আমাৰ কমিউনিকেশ্যনটো যেতিয়া বন্ধ কৰি দিলে, জাহাজঘাটলৈকে অহা কমিউনিকেশ্যনটো, তেতিয়া তেওঁলোক বহুত বিপদত পৰিলে। আৰু তেতিয়া মই ভাবিলোঁ মই কিবা কৰি যদি চৰকাৰৰ ঘৰলৈ নিব পাৰোঁ, বহুত কষ্ট কৰিলোঁ। কৰাৰ পিছতো 2005 আমাক FA বুলি এটা মানে দিছিলে, মাত্ৰ 1000 দিছিলে তেতিয়া। তাৰপিছত আপোনাৰ মাজতে আমাক MDMও দিলে, তেনেকৈ আমাক দি পেলাই বছৰত দিয়ে, আৰু দিয়াৰ পিছত আমাৰ 2013 আমাক সেইবোৰ কমপ্লিট বন্ধ কৰি দিলে। 2013 বন্ধ কৰি দিয়াৰ পিছত আপোনাৰ লাহে লাহে লাহে লাহে আমাৰ MDMও বন্ধ কৰি দিলে। কিন্তু MDM বন্ধ কৰি দিয়াৰ পিছত ল'ৰা ছোৱালীয়ে বাকীখিনি স্কুলত যেতিয়া খুৱাব, আমি যেতিয়া নুখুৱাম, আৰু তেতিয়া মানে আমাৰ ল'ৰা ছোৱালী কমি আহিবলৈ ধৰিলে। মই তেতিয়া কি কৰিলোঁ, মোৰ এই যিটো আপোনাৰ ইনকাম, তাৰ সেই ইনকামটোৰেই তেওঁলোকক মানে অকণমান হ'লেও খিচিৰি, আগতে ধৰক পেট ভৰাই আমাক দিবলৈ নিদিয়ে, কিন্তু মোৰ এটা দিগদাৰ আছিলে, আমাৰ মানুহসকলে মানে এটাই চিন্তা কৰে যে মোৰ বাচ্ছাটোক বিস্কুট এটা খুৱাই মই স্কুললৈ পঠাইছোঁ, স্কুলত পেট ভৰাই খিচিৰি দিব, আৰু যদি নিদিওঁ মানে আমি অকণমান বেলেগ কথাৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে মানে আমি তেনেকেই তেওঁলোকক পেট ভৰাই খুৱাই মেলি অন্তত তেওঁলোকে LP স্কুলখন পাছ কৰিলেও ছাইনবোৰ্ড এখন অন্তত পঢ়িব পাৰিব, সেই তেনেকুৱা বুলি ভাবিয়ে মানে

0: আমি বাকীখিনিতো বহুত ল'ৰা ছোৱালী, এতিয়াতো মোৰ স্কুলৰ পৰা ওলোৱা আমি পঢ়োৱা ল'ৰা ছোৱালী বহুত ধুনীয়া ধুনীয়া চাকৰি পাইছে এতিয়াও, কিন্তু বহুতৰ মনৰ এনেকুৱা আছিলে সেইখিনি সময়ত, মানে আপোনাৰ বিহাৰী সম্প্ৰদায় মানুহসকলৰ, যে আমি ল'ৰা ছোৱালীকেইটাক, ছোৱালীকতো আহিবই নিদিছিলে, আমি সেইটো সময়ৰ কথা কৈছোঁ, আমিহে জোৰ জবৰ আনি পেলাই স্কুল পঢ়াইছিলোঁ। আৰু এতিয়াতো তেনেকুৱা নাই, এতিয়াও আপোনাৰ মই স্কুলখন এটা কাৰণেই জীয়াই ৰাখিছোঁ, কাৰণ সেই ল'ৰা ছোৱালীখিনি আপোনাৰ এতিয়াও মই স্কুলখনলৈ আনি মোৰ এই ইনকামটোৰে এম ডি এম অকণমান, যে কেতিয়াবা 25 জন কেতিয়াবা 30 জন এনেকুৱাও হয়, সেই মই যিকণ ইনকামৰে পাৰিছোঁ তাৰ পৰাই অকণমান অৰিহণা যোগাই তেওঁলোকক আজি মই অনুষ্ঠানটো জীয়াই ৰাখিছোঁ।
1: হয় হয়, মানে সমান্তৰালভাৱে আপুনি হোটেলখনো চলাই আছে, তাতো শিক্ষকতা কৰি আছে, গোটেইখিনি কাম কৰি আছে, আৰু আপোনালোকৰ কি কি তেনেকুৱা ব্যৱসায় আৰম্ভ কৰিছে?
0: মোৰ তেতিয়াৰ ব্যৱসায়খিনিতো যিখিনি আছিলে, স্থায়ীভাৱে এখন আছে, আৰু মই তাৰে এতিয়া আপোনাৰ ভালকে খোলা হৈছে মোৰ এখন গেলামাল দোকান, আৰু এখন পাণ দোকান
1: বিন্দুগুৰিতে, নহয় জানো,
0: বিন্দুগুৰিতে হয়, মোৰ গেলামাল দোকানখনতো এজন মই ৰাখিছোঁ, পাণ দোকানখনতো এজন ৰাখিছোঁ, হোটেলতো এতিয়া বৰ্তমান 10 জনমান মানুহে কাম কৰি আছে, তাৰে 7 গৰাকীয়ে মহিলা, আৰু তাতে এটা চিমেণ্ট কাউণ্টাৰো মোৰ আছে, তেনেকে এতিয়া কামবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ, আৰু বহুত মনত পৰিকল্পনা আছে, চাওঁ কি কৰিব পাৰোঁ।
1: এগৰাকী মহিলাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰকৃত অৰ্থটো কি বুলি ক'ব আপুনি? আত্মনিৰ্ভৰশীল হোৱাটো মানে কেনেকুৱা ধৰণৰ, আপুনি এইটো কি দৃষ্টিভংগীয়ে চাই? সকলো ক্ষেত্ৰতে, অকল আৰ্থিকভাৱেইটো নহয়, সকলো ক্ষেত্ৰতে এগৰাকী মহিলাৰ,
0: সকলো ক্ষেত্ৰতেই হ'ব লাগিব, যে অকল আমি ইনকামটো কৰিছোঁ, অকল ঘৰখন বুলি কৈ অকল ঘৰখন চালেই নহ'ব, ঘৰখনৰ লগতে আমাৰ সমাজখন, সমাজখনৰ লগতে আমাৰ গাঁওখন, তাৰ পিছতহে যদি কোনোবা এগৰাকী মহিলাই পাৰে বাকীখিনিলৈ ওলাই যাওক। এতিয়া মই এই ইনকাম, যিটো মই ইনকাম কৰি আছোঁ, সেই ইনকামটো, ইনকামৰ মাজতো, ইমান কৰ্মব্যস্ততাৰ মাজতো মই এতিয়া আপোনাৰ এই ৰাস্তাত পৰি থকা কিছুমান মহিলা, ৰাস্তাই ৰাস্তাই ঘূৰি থকা কিছুমান মহিলা, তেনেকুৱা মহিলা কিছুমান মই ৰেস্কিউ কৰোঁ। আগতেতো মই এই কাম চাগে 2008 মানৰ পৰাই কৰি আছিলোঁ, কিন্তু যেতিয়া মোৰ এনেকুৱা এগৰাকী মহিলা আছে বুলি গম পালে, সেই মহিলাগৰাকী আছে বুলি গম পাই মোক আমাৰ WCCBC সেই সংস্থাটোৱে মোৰ লগত যোগাযোগ কৰিলে, মই আৰু সেই সংস্থাটোত এতিয়া মই জড়িত আছোঁ, তেওঁলোকৰ জৰিয়তে মই বহুত কিছুমান এনেকুৱা কাম কৰি আছোঁ, আৰু সেই মহিলাসকল ৰেস্কিউ কৰি, আৰু আপোনাৰ ৰেল ষ্টেচনত কিছুমান সৰু সৰু শিশু পাওঁ, সেই শিশুসকলকো মই তেনেকুৱা ৰেস্কিউ কৰি পেলাই নিৰ্দিষ্ট ঠাইত থৈ তেওঁলোকক কেতিয়াবা পৰিয়ালৰ হাততো চমজাই দিয়ালৈকে মই তেনেকুৱা কাম কৰি আছোঁ। আৰু সেইটোৱে নহয় যে মহিলাসকলে অকল অকল ঘৰখনকে চাই, যে টকা পইচাকেইটাই অকল ৰাখি সেইখিনি কৰক, যদি পাৰি সকলো মহিলাই আগবাঢ়ি আহক, সকলো মহিলা আগবাঢ়ি আহি নিজৰ ববীয়াকে কিছুমান কাম কৰক, সমাজৰ স্থিতি লোৱাকেও কিছুমান কাম কৰক, মহিলাগৰাকীক যে অকল হাউচৱাইফ বুলিয়ে কোনোবাই চিনি পাওক সেইটো নহয়।
1: মানে আচলতে যিকোনো এটা কাম কৰিবলৈ আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আত্মবিশ্বাসটো খুব ডাঙৰ কথা, নহয় জানো,
0: ডাঙৰ কথা।
1: এতিয়া যিসকল যুৱতীয়ে নিজে কিবা এটা কৰিব বিচাৰে, তেওঁলোকে মানে পৰিয়াল বা সমাজৰ যিটো আত্মবিশ্বাসৰ অভাৱত মানে পিছ পৰি থাকে, আচলতে তেওঁলোকক আপুনি কি বুলি ক'ব? তেওঁলোকে আগবাঢ়ি আহিবলৈ ভয় কৰে বা এনেকুৱা ধৰণৰ কথা থাকে?
0: ভয় কোনো কাৰণত কৰিব নালাগে, ভয় কৰিব নালাগে, নিজৰ ওপৰত বিশ্বাসটো বহুত ডাঙৰ কথা। আৰু কোনোবাই বেয়াকে ক'ব বুলি ভিতৰ সোমাই থাকি, কোনোবাই মোক হাঁহিব কাৰোবাৰ লগত গ'লে তেনেকুৱা বুলি যদি কিছুমান কথা ভাবি থাকে, সেইটো ভাবি থাকিলে কিন্তু মহিলা আগবাঢ়িব নোৱাৰে, আৰু মহিলাই কেতিয়াও সেইষাৰ কথা কেতিয়াও ভাবিব নোৱাৰে। পুৰুষ মহিলাৰ ক্ষেত্ৰততো দুইজনৰ প্ৰতি বিশ্বাস লাগিবই সেই কামখিনি আগবাঢ়িবলৈ। আৰু যিসকল বিয়া হোৱা নাই, যিসকল ছোৱালীয়ে আজি গোটেই ঘৰখন পৰিয়াল চলাব লাগিব বুলি ভাবিছে, তেওঁলোকে সেইটো কেতিয়াও মনলৈ ভাব আনিব নালাগে। এদিন দুদিন ব্যৱসায় বেয়া হৈছে, এদিন দুদিন ব্যৱসায় লছ হৈছে বুলি ভাবি যদি গোটেই বোলে মোৰ গোটেই বছৰটোৱে বেয়া হ'ব, সেই নেগেটিভ চেঞ্জটো কেতিয়াও আনিব নালাগে, সদায় পজিটিভ চেঞ্জ আনি পেলাই আগবাঢ়িব লাগে।
1: এতিয়া এগৰাকী নতুন উদ্যোক্তা যি আৰম্ভ কৰিব বিচাৰে ব্যৱসায়, তেওঁ প্ৰথমতে কোনটো বিষয়ত গুৰুত্ব দিয়া উচিত? মূলধন, পৰিকল্পনা, গ্ৰাহকৰ প্ৰয়োজন নে নিজৰ দক্ষতা, আটাইখিনি লাগে, তথাপিও মূলত তেওঁ
0: আচলতে মূলতে হৈছে আমাৰ যিটো ব্যৱহাৰ, ব্যৱহাৰটো 1 নম্বৰ যদি আপুনি ব্যৱসায় কৰে। যে এইটো নহয় আপুনি কোনোবা এজন গ্ৰাহকে বা কোনোবা এজনে আপোনাক বেয়াকৈ ব্যৱহাৰ কৰিছে, আপুনিও তেওঁক বেয়াকৈ উত্তৰটো দিব। আপুনি ভাল সুৰত তেওঁক ধুনীয়াকৈ বুজাই দিয়ক কথাটো। আৰু টকা পইচাটো লাগিবই, সেইটোতো 1 নম্বৰ। কিন্তু টকা পইচাটো এনেকুৱা নহয় যে আমি সকলো কাম কৰি টকা উপাৰ্জন কৰিম। সৎ পথৰে নিজৰ স্থিতি ৰাখি, নিজৰ সন্মান বজাই ৰাখি যিকেইটা টকা ইনকাম কৰা হয়, সেই টকাকেইটাহে আচলতে মই ভাবোঁ যে বৰ
1: প্ৰয়োজনীয়
0: টকা। আৰু সেইকেইটাৰ ওপৰত আপোনাৰ কোনেও চাগে মাত মাতিব নোৱাৰে। আৰু
1: আপুনি ব্যৱসায় মানে সম্প্ৰসাৰণ কৰিলে হোটেলৰ পৰা এনেধৰণৰ আজি এতিয়া চিমেণ্টৰ কাউণ্টাৰ আছে বুলি কৈছে, আপুনি বেংকৰ সহায় লৈছিল নেকি?
0: নাই নাই, মই তেনেকুৱা বেংকৰ কোনো সহায় লোৱা নাই।
1: বা কোনো আঁচনি আমাৰ DICIC এনেকুৱা ধৰণৰ আঁচনি কিবা অধীনত কিবা লৈ সুযোগ লাভ কৰিছিল নেকি?
0: নাই নাই, তেনেকুৱা কোনো একো নাই, খালি
1: মই নিজা প্ৰচেষ্টা

0: নিজৰ প্ৰচেষ্টাই কৰিছোঁ আৰু এতিয়া আপোনাৰ গোটতো আছোঁ, গোটত থাকি এবাৰ টকা 10,000 পাইছোঁ আৰু মই ভিঅ'ৰ সভানেত্ৰী, সেই হিচাপে মই 10,000 এটা পাইছোঁ। সেই 10,000 পাই পেলাই মানে ভাবিছোঁ নতুনকৈ কিবা এটা আকৌ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নাই সেইটো নকৰিলোঁ, কাৰণ মোৰ হোটেলখন দেখুৱাই যেতিয়া মই পাইছোঁ আৰু হোটেলখনতে মই অলপ আৰু কিবা কিবি ৰহণ সানিলোঁ।
1: সেই 10,000 আছে নেকি আৰু কি কৰিব বিচাৰে?
0: আৰু মই ভাবি থৈছোঁ পিছলৈ যে মই মোৰ ঠাইখিনি এতিয়াতো মই অকল মানে আমাৰ যেনেকুৱা আসাম টাইপ ঘৰটোৰ পিছত আমি চাদ ঢালাই কৰিম বুলি ভাবিছোঁ, তেনেকৈ মানে ভাবিছোঁ যে মই গোটেই দোকানখিনি যেতিয়া মই পাৰিম, ল'ৰা ছোৱালী পঢ়া শুনা সকলোখিনি যেতিয়া শেষ হ'ব, তাৰপিছত ভাবিছোঁ গোটেইখিনি মানে আপোনাৰ তেনেকৈ চাদ ঢালি পেলাই এখন এটা পিজিও বনাম বুলি ভাবিছোঁ। আৰু এতিয়াতো অকল মোৰ খোৱাৰহে ব্যৱস্থাটো আছে, তেতিয়া থকা খোৱা গোটেইখিনি সুবিধাই যাতে আমাৰ তাত দিব পাৰোঁ, কাৰণ আমাৰ FCI-লে যিসকল আহে সেই মানুহসকলৰ কেতিয়াবা বহুত প্ৰয়োজন হয় থকা মেলাৰ, আৰু সেই থকা মেলাৰ সুবিধাটো আমাৰ তাত নাই। সেইটো মই মনে মনে ভাবি আছো কিমান দূৰ আগবাঢ়িব পাৰো সেইটো ওপৰ জনাই জানে।

0: এনেকৈ চাত ঢালি পেলাই এখন এটা পিজিও বনাম বুলি ভাবিছোঁ। আৰু এতিয়াতো অকল মোৰ খোৱাৰহে ব্যৱস্থাটো আছে, তেতিয়া থকা খোৱা গোটেইখিনি সুবিধাই যাতে আমাৰ তাত দিব পাৰোঁ, কাৰণ আমাৰ এফ চি আইলৈ যিসকল আহে সেই মানুহসকলৰ কেতিয়াবা বহুত প্ৰয়োজন হয় থকা মেলাৰ, আৰু সেই থকা মেলাৰ সুবিধাটো আমাৰ তাত নাই। সেইটো মই মনে মনে ভাবি আছোঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ সেইটো ওপৰ জনাই জানে।
1: নিশ্চয় বাৰু, আমাৰ শুভকামনা থাকিল। আৰু এটা কথা মনলৈ আহিছে যে আমাৰ যিটো যুৱ প্ৰজন্ম, তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত মানে প্ৰথমে বহুত টকাৰ প্ৰয়োজন বুলি ভাবে।
0: হয়,
1: এই ক্ষেত্ৰত এতিয়া আপুনি জ্বলন্ত উদাহৰণ যে আপুনি কম টকাৰ পৰা এনেদৰে আৰম্ভ কৰি আজিৰ অৱস্থাত উপনীত হৈছে, তেওঁলোকক আপুনি কি বুলি ক'ব?
0: না, আচলতে আমাৰ অসমীয়া মানুহ বুলি কওঁতে হয়তো চাগে মোৰ ভুলো হ'ব, কিন্তু মই মোৰ যিখিনি মই অভিজ্ঞতা পাইছোঁ, বহুত অসমীয়া বোৱাৰীবিলাক, বহুত শিক্ষিত শিক্ষিত বোৱাৰী এনেই ঘৰত থাকে। তেওঁলোকে অকণমান যদি ওলাই আহি পেলাই কিবা এটা কামত লাগে, সেই দুপইচা উপাৰ্জনেৰে যে মই আজি টকা 300 কাৰোবাৰ পাৰ ডে কিবা এটা কাম কৰিছোঁ, মোক মাহেত 9000 টকা হ'ল, তাৰে যদি মই অকণমান সঞ্চয় কৰি মই এবছৰে সেই দোকানখনত কাম কৰোঁ, এটা পৰিকল্পনা বান্ধি ল'ব লাগিব যে মই এবছৰ কাম কৰিম, তাৰে মই সেই 300 টকাটো যে পাইছোঁ তাৰে মই 200 টকাটো যেনে তেনে বচাই হ'লেও 100 টকাটোহে খৰচ কৰিম। সেইটো এবছৰত তেওঁ যিমানটো টকা হ'ল তাৰে তেওঁ এটা সৰু ব্যৱসায় আৰম্ভ কৰক।
1: নিশ্চয় হয়,
0: যে মোৰ দেউতা মায়ে মোক টকা দিব মই ব্যৱসায় কৰিম, সেইটো আচলতে আমাৰ মানুহে আমাৰ ল'ৰা ছোৱালীয়ে পুহি ৰাখিব নালাগে।
1: প্ৰথম পৰ্যায়তে বেংকৰ পৰা বহুত টকাৰ লোন ল'লেও যদি ব্যৱসায়টো বিফল হ'ল কিবা কাৰণত,
0: কোনো কাৰণত
1: বহুত অসুবিধাত পৰা হয়,
0: বহুত অসুবিধা পৰা হয়, মাৰিব নোৱাৰিলেতো বৰ ডাঙৰ বিপদত পৰিব। গতিকে সেইকাৰণে সেই টকা মানে আশা নকৰি সকলো যদি অকণ অকণ কামত লাগি থাকে, এতিয়া হোটেলখনত কাম কৰিবলৈ মই অসমীয়া বোৱাৰী বিচাৰি নাপাওঁ, কিন্তু অসমীয়া বোৱাৰী বহুত দেখিছোঁ বাহিৰত গৈ পেলাই কোনোবা ছিকিউৰিটি গাৰ্ডো কৰিছে, কোনোবাই বেলেগো কিবা কৰিছে, কোনোবা খুব ডাঙৰ ডাঙৰ মানে মল চলত থাকিব, কিন্তু মোৰ গাঁৱৰে গৈ পেলাই সেই যে ভাড়া নালাগে, ভাড়া খৰচ নোহোৱা দোকানখনত কিন্তু মোৰ দোকানত কাম
1: কৰে,
0: তেনেকুৱাও মই বহুত পাইছো।
1: এতিয়া আপুনি সেই আগৰ জীৱনটোলৈ উভতিছে, আপোনাৰ কেনেকুৱা অনুভৱ হয় আজি আপুনি যিটো পৰ্যায়ত আছে, মনত পৰে সেই দিনবোৰলৈ?
0: নিশ্চয়,
1: কেনেকুৱা অনুভৱ হয় আপোনাৰ?
0: আচলতে সেইবোৰে সাহস দিয়ে, মই সেই কথাবোৰ যেতিয়া মনত পৰে মই বহুত সাহস পাওঁ।
1: হয়, নিশ্চয়, সেইখিনি তেনেকে ধৰণেহে আচলতে এটা সংঘৰ্ষ বুলি ক'ব লাগিব কৰি পেলাই আপুনি আহি এইখিনি পালে, নহয় জানো?
0: হয় হয়।
1: আমাৰ সময় শেষ হৈছে প্ৰায়, শেষত আমাৰ শ্ৰোতাসকলৰ মাজত যিসকল আমাৰ যুৱক যুৱতী আছে, বিশেষকৈ মানে নিজৰ ভৰিত নিজে থিয় দিব বিচৰা যুৱক যুৱতী আছে, তেওঁলোকলৈ আপোনাৰ কি বাৰ্তা হ'ব, কি উপদেশ দিব বা কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব?
0: হয়, মই এটাই ক'ব বিচাৰিছোঁ, শিক্ষা দীক্ষা লৈ কোনো এনেই থাকিব নালাগে, কৰ্মৰ প্ৰতি কোনেও লাজ কৰিব নালাগে, ভাল কাম কৰিবলৈ যে মোৰ ইমানখিনি শিক্ষা আছে, মই আজি কোনোবা এখন দোকানত থাকিবলৈ বেয়া পাইছোঁ, মই কোনোবা এটা কাম কৰিবলৈ বেয়া পাইছোঁ, সেইটো নহয়। শিক্ষাটো যে তেওঁৰ আছে, তেওঁ ব্যৱহাৰে পৰিচয় দিব শিক্ষাটো আছে বুলি, আৰু সেই বস্তুখিনিকে লৈ পেলাই কোনেও যাতে লাজ নকৰে কৰ্মলৈ, সকলো আগবাঢ়ি যাওক, সকলো আগবাঢ়ি গৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়ক, আঁচনিৰ প্ৰতি কোনেও যাতে আশা নকৰে, লোন লৈ পেলাই কিবা এটা কৰিম বুলি যাতে কোনেও আশা নকৰে, এইখিনিয়ে মোৰ অনুৰোধ।
1: ঠিক আছে, ধন্যবাদ, আপোনাৰ এই গঠনমূলক কথাখিনি আমাৰ যুৱ প্ৰজন্মক নিশ্চয় সহায় কৰিব, আৰু সকলোৱে আচলতে চাকৰিমুখী নহৈ ব্যৱসায়ৰ প্ৰতিও আগ্ৰহীতো আৱশ্যক আজিৰ দিনত, সকলোৱেতো চাকৰি পোৱাটো অসম্ভৱ নহয় জানো, গতিকে এনেধৰণে আত্মবিশ্বাসেৰে আগবাঢ়ি আৰু আপুনি কোৱা কথাখিনি তেওঁলোকে অনুধাৱন কৰি সেই পথৰে আগুৱাওক, আৰু আপুনি যথেষ্ট ভাল কথাই কৈছে, আৰু আপুনি শূন্যৰ পৰা আৰম্ভ কৰি আজি এইটো অৱস্থাত আপুনি পাইছেহি, আৰু চাকৰি নোহোৱাকৈ আপুনি এটা সুন্দৰ জীৱন যাপন কৰি আছে নহয় জানো, আত্মনিৰ্ভৰশীল জীৱন যাপন, এটা মন গ'লে আপুনি দোকান বন্ধ কৰিছে ক'বলৈ গৈছে, কিন্তু স্বাধীন চিটি এটা ব্যৱসায়, গতিকে এইখিনি কথাই নিশ্চয় আমাৰ শ্ৰোতাসকলক উপকৃত কৰিব, আৰু আপুনি আহি এই কথাখিনি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত কোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ।
1: ইমানপৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী মহিলা তৃপ্তি তামুলী বৰদলৈৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্তৰ কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ দুটিমান বৃন্দগান।

শ্ৰোতাই ইমান পৰে বৃন্দগানটি শুনিলে। গীতটিৰ কথা আছিল ক্ৰমে উমেশ চন্দ্ৰ চৌধুৰী আৰু গণেশ গগৈৰ। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ দিহানাম। পৰিৱেশন কৰিছে যামিনী বৰা আৰু সংগীবিন্দই।

যামিনী বৰা আৰু সংগীসকলৰ পৰিৱেশন কৰা দিহানামটি শুনিলে। সংগীসকল আছিল গীতুমণি বৰা, বিনীতা দেৱী, নীৰু বৰা, জ্যোৎস্না দেৱী, মুক্তামণি দেৱী, মামণি দেৱী, প্ৰাচুৰ্য বৰা নেগেৰাত সংগত কৰিলে, পুষ্পেন্দ্ৰ বৰা বাঁহীত সংগত কৰিছে, দুৰ্গামোহন নাথ তালত সংগত কৰিছে আৰু নীতুমণি নাথ তেওঁ একতাৰাত সংগত কৰিছিল। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 নিউজ এট 9 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই ইমানপুৰে জুবিন গাৰ্গৰ কণ্ঠত অসমীয়া আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ শ্ৰোতাৰ হোৱাটছআপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। মূৰ্ছনা অনুষ্ঠানলৈ প্ৰথম বাৰ্তাটো পঠাইছে জোনাই মেচকি চাপৰিৰ ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে। তেওঁ লিখিছে, নমস্কাৰ মূৰ্ছনা, মই এজন মূৰ্ছনাৰ নিয়মীয়া আগ্ৰহী শ্ৰোতা। মই জোনাই মেচকি চাপৰিৰ ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰী। মূৰ্ছনা অনুষ্ঠানটো মই শুনি আছোঁ। মোক আজি ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে এই গীতটি শুনাই দিব। এই গীতটি শুনিব বিচাৰিছে আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, ৰমেশ পাত্ৰ, সন্ধ্যাৰাণী গগৈ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিনোদ গগৈ, প্ৰশান্ত কোঁৱৰ, সোণাৰাম লালুং, পবিত্ৰ আগমাচাইচ, সকলোকে এই গীতটি মই উপহাৰ দিলোঁ। ধন্যবাদ। বিমল বসুমতাৰী ডাঙৰীয়া, আহকচোন আপোনাৰ অনুৰোধৰ গীতটি শুনো।

এইবাৰ মূৰ্ছনা অনুষ্ঠানলৈ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰি হোৱাটছএপ বাৰ্তা দিছে বটদ্ৰৱাৰ বৰহিচাৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাই। তেওঁলোকে লিখিছে, মূৰ্ছনা অনুষ্ঠানৰ জৰিয়তে দিলীপ চৌধুৰীদেৱৰ কণ্ঠত ৰাতি বাঁহিবাই শীৰ্ষক গীতটি বজাই শুনাবলৈ অনুৰোধ কৰিলোঁ। অনুৰোধকাৰী শ্ৰোতাসকল হ'লো বটদ্ৰৱাৰ বৰচিলাৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতা। হৰেণ কলিতা আৰু মালতী কলিতা, আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

তোমার বোলাই মোকা বাণী বাই অকারণে।

শ্ৰোতাই মূৰ্চনা অনুষ্ঠানত হোৱাটছআপ বাৰ্তাযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ প্ৰিয় গীতটিৰ বাবে হোৱাটছআপ বাৰ্তা পঠিয়াইছে তেজপুৰৰ অভিজিত কলিতাই। তেওঁ লিখিছে, আকাশবাণী তেজপুৰৰ মূৰ্চনালৈ মোৰ শুভেচ্ছা জনালোঁ। আজিৰ খণ্ডত মোৰ এটি গীতৰ অনুৰোধ জনাই বাৰ্তাটো প্ৰেৰণ কৰিলোঁ। নদীত গা ধুবলৈ মোৰ মন আছিলে, গীতিশিল্পী বৰ্ণালী কলিতা। গীতটি শুনাৰ আগ্ৰহেৰে অভিজিত কলিতা, তেজপুৰ। কলিতা ডাঙৰীয়া, আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ মূৰ্ছনা অনুষ্ঠানলৈ হোৱাটছআপ বাৰ্তা কৰি প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিছে মিছামৰা গোলাঘাটৰ পৰা অজিত কুমাৰ শৰ্মাই। তেওঁ লিখিছে, প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মূৰ্ছনা, নমস্কাৰ। কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাবন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে। আজি আমাক দীপালী বৰঠাকুৰ বাইদেউৰ যিকোনো এটি গীত শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটো প্ৰেৰণ কৰিলোঁ। ধন্যবাদ। ইতি অজিত কুমাৰ শৰ্মা, প্ৰণামী শৰ্মা, লগতে পল পাহি, গীত আৰু প্ৰীত, তেলিয়া সোণাৰীগাঁও মিছামৰা গোলাঘাট। শৰ্মা ডাঙৰীয়া, আপোনাৰ অনুৰোধৰ গীতটি শুনকচোন।

এইবাৰ মূৰ্চনা অনুষ্ঠানলৈ হোৱাটছআপ বাৰ্তা পঠিয়াইছে ডুমডুমীয়া বৰদোৱা নগাঁৱৰ পৰা মৃদুল কুমাৰ নাথে। তেওঁ লিখিছে, প্ৰতি আকাশবাণী তেজপুৰ মূৰ্চনা নমস্কাৰ। আজি মই মূৰ্চনা অনুষ্ঠানৰ যোগেদি বোৱাৰী বোলছবিৰ মহানন্দ মজুমদাৰ বৰুৱাৰ মন হীৰাদৈ শীৰ্ষক গীতটি শুনিবলৈ অনুৰোধ জনাইছোঁ আৰু এই গীতটি অনাতাঁৰ বন্ধুসকললৈ বুলি আগবঢ়াইছোঁ। ধন্যবাদ। ইতি মৃদুল কুমাৰ নাথ, ডুমডুমীয়া বৰদোৱা নগাঁও। মৃদুল কুমাৰ নাথ ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ জনাই আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

বাৰ্তা পঠিয়াইছে তেজপুৰ দোলাবাৰীৰ জগন্নাথ গৌতম ডাঙৰীয়াই। তেওঁ লিখিছে, আকাশবাণী তেজপুৰৰ মূৰ্চনালৈ মোৰ শুভেচ্ছা থাকিল। মই জুবিন গাৰ্গৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ আৰু মোৰ গীতটি মোৰ সহধৰ্মিনী আৰু মোৰ দুয়োগৰাকী দুহিতালৈ উপহাৰ হিচাপে আগবঢ়াইছোঁ। জগন্নাথ গৌতম ডাঙৰীয়া, আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

শ্রোতাই ইমানপুরে হোয়াটসঅ্যাপ বার্তাযোগে নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ আমাৰ সম্বৰীয়া নাট্য অনুষ্ঠানৰ নিবেদন, নাট্যকাৰ জয়ন্ত শইকীয়া ৰচিত নাট ভোগ।

0: আগতে আহিছিলি নে নাই?
1: সদায় আহোঁ, গধূলি লাষ্ট বাছখনত ঘূৰি যাওঁ।
0: পইচা কিমান হাতলৈ আহে?
1: দিনটোৰ হাজিৰাখিনি
0: দিনটোত ঘটা হৈ গ'ল ন, এতিয়া ৰাতি ঘটিবলৈ আহিছ? ঠাই আৰু নাপালি, মানুহ আৰু বিচাৰি নাপালি, দিনটোৰ ভাগৰেই গুচা নাই, তাই আকৌ গোটেই ৰাতিটো মোক জ্বলাবলৈ আহিলি।
1: তোক আমনি নিদিওঁ দে, মই এইপিনে মাটিতে পৰি থাকিম।
0: মাটিতে পৰি থাকিবি? এইডাল পুহমৰীয়া ঠাণ্ডাত মাটিত পৰি থাকিবি? ওলা ওলা বুলিছো নহয়, ওলা বুলিছো নহয়, যা বাহিৰত মাটিত পৰি থাকি।
1: ধেত তেৰি, নুবুজ কিয় নো?
0: ধেত তেৰি, বুজিছো, তোক বুজিবলৈ মোৰ আৰু বাকী নাই।
1: সিহঁতে খেদি অহাৰ বাবেহে ইয়াত সোমালোহি।
0: কি হ'ল সিহঁতে?
1: অঁ তো আকৌ, লাষ্ট বাছখন নাপাই ৰেল প্লেটফৰ্মত থাকিম বুলি আহি থাকোঁতেই সিহঁতৰ মুখত পৰিলোঁ।
0: এই অলপ আগতে দেখোন এই গাড়ীখনটো গ'ল, সেইখন গাড়ী তই ধৰিব নোৱাৰিলি?
1: আজি নচলিলে, চহৰৰ মানুহ এজনক কোনোবাই গুলিওৱাৰ কাৰণে খন্তেকতে গাড়ী মটৰ চব বন্ধ হৈ গ'ল। মই কোম্পানীত কাম কৰি দিনটোৰ হাজিৰা পইচাকেইটা লৈছিলোঁহে মাথোঁ, এনেতে এই অঘটনটো। উপায় নাপাই মই প্লেটফৰ্মতে ৰাতিটো কটাম বুলি খোজ লৈছোঁ মাত্ৰ, এনেতে এখন ৰঙা লাইট জ্বলা গাড়ী মোৰ কাষতে ৰ'লেহি। তাৰপিছত গিৰিপকৈ দুজন ল'ৰা গাড়ীৰ পৰা নামি আহি মোক গাড়ীত উঠাবলৈ ল'লে। মই নুঠাত এজনে হাতত ধৰি টানি আনি তুলিবলৈ চেষ্টা কৰিলে, মই তাৰ হাতত কামুৰি দিলোঁ, সি এৰি দিবলৈ বাধ্য হ'ল। মই দৌৰিলোঁ, সিহঁতে পিছে পিছে খেদিলে। তাৰপিছত তোৰ ইয়াত পোহৰ দেখিহে মই সোমালোহি।
0: ভাল কৰিলি, এতিয়া এতিয়া মোৰ, তইতো মৰিবি, এই মোকো মাৰিলি। সিহঁত ডাঙৰ মানুহৰ ল'ৰা, যি ইচ্ছা তাকে কৰিব পাৰে। ঐ, সিহঁতে তোক বাৰু ইয়াই মোৰ ঘৰলৈ সোমোৱা দেখিছিল নেকি?
1: ক'ব নোৱাৰোঁ।
0: ক'ব নোৱাৰ? ঐ, আনৰ ঘৰ দেখা নাপালি?
1: ডাঙৰ মানুহৰ ঘৰৰ গেটবোৰত দেখোন গধূলিতে তলা লাগে।
0: অ', সেইকাৰণে তই মোৰ ঘৰটো চোৱা কৰিবলৈ আহিলি? এই চকুৰ আগত এজনীতো মৰিলেই, এই তাৰ জ্বালাই শেষ হোৱা নাই, এতিয়া মোৰ সন্মুখত তোক কিবা এটা কৰক।
1: তোৰ আৰু কোনো নাই?
0: আছিল চম্পা, এই কাঠৰ মিলতে মোৰ লগত কাম কৰিছিল। গৰ্ভৱতী অৱস্থাতে এদিন তাই কাঠৰ চেপাত পৰি থাকিল। তাইৰ কথা ভাবি মোৰ সদায় দুখ আহে। পোৱালিটো এতিয়া হয়তো স্কুললৈ গ'লহেঁতেন। অঁ, ঐ তই আকৌ কিয় কান্দিছ? কিয় কান্দি মৰিছ?
1: তোৰ কথা বান্ধিহে কান্দিছোঁ।
0: তেল মাৰিবলৈ আহিছ? ঐ, দৰদ দেখুৱাবলৈ আহিছ? ওলা ওলা বুলিছোঁ নহয়, ঐ ওলা ওলা ওলা ওলা বুলিছোঁ নহয়,
1: ওলা বুলিছোঁ নহয়,
0: বল ৰেল ষ্টেচনত থৈ আহ, ৰাতিটো তাতে পৰি থাকিবি, বল বল বল।
1: কি কৰোঁ এতিয়া?
0: এই ৰচিডাল টিকিট লগাবলৈ সাজু হৈ থাক, বৰফৰাতে গা ধুবলৈ সাজু হৈ থাক। এই ঈশ্বৰ, এইবোৰ কিহৰ ফচলা পৰিলোঁ? এই ছোৱালী, এই এটা কাম, এই তই পাকঘৰলৈ যা, পাকঘৰত লুকাই ৰাখ, যা যা যা পাকঘৰলৈ যা। আৰু ৰ'ব, এই খুলি দিছোঁ, ৰ'ব,
2: জলি খোল।
0: অঁ, এই আহক আহক।
3: ৰতন, ইমান ৰাতিলৈকে তই শোৱা নাই যে?
0: নাই এনে।
3: তই কাৰ সৈতে কথা পাতি আছিলি?
0: কাৰো সৈতে কথা পতা নাই।
3: তেনেহ'লে ৰেল ষ্টেচনত কাক থ'ব খুজিছ?
0: মই অ' সৌটো যে বেৰত দেখিছে দাদা, সৌটো সৌটো
3: কি জেঠি?
0: হয়, এই ভোকত জেঠিটোৱে ধুনীয়া পখিলাজনীক দেখি খেদি ফুৰিছে। বেৰত এবাৰ তাই পৰে, এবাৰ জেঠিটোৱে খেদে, আকৌ পৰে আকৌ খেদে। এই তাকে বোলো জেঠিটোক কৈছোঁ, ঐ ইমান ধুনীয়া পখিলাজনীক খোৱাতকৈ ৰেল ষ্টেচনত মানুহৰ চাপৰত এই হাজাৰ বিজাৰ মহ মৰিব লাগিছে, সেইবোৰ বিনা কষ্টৰে খাব পাৰিবি। এই বল, তোক তাতে থৈ আহোঁগৈ।
2: বোকাটোৰ কেৱল সেই জেঠিটোহে নেকি? সেই ধুনীয়া পখিলাজনীও, বুজিছ? আচলতে আমি সকলোবোৰেই ভোকাতোৰ, মাত্ৰ ভোকৰ ধৰণহে বেলেগ বেলেগ।
3: আচ্ছা ৰতন,
0: দাদা,
3: অলপ আগতে তোৰ এইফালে ছোৱালী এজনী আহিছিল নেকি? তোৰ সেই ধুনীয়া পখিলাজনীৰ দৰেই।
0: বাপৰে বাপ, ছোৱালী এই ৰাতিখন আৰু তাকো মোৰ তালে! শুনিহে দাদা, এইবিলাক কি কথা কৈছে? এই মোৰ দৰে সাধাৰণ শ্ৰমিক এজনৰ ঘৰলৈ এই কোন ছোৱালী আহিব হে?
3: নহয় মানে আহিবতো পাৰে,
0: তাইও ভোকাটোৰ নেকি দাদা?
2: সেইবোৰ আমি ক'ব নোৱাৰোঁ, তাইক লগ পোৱাৰ পিছতে ক'ব পাৰিম।
3: ৰতন, তই এটা কাম কৰ।
0: কওক দাদা।
3: দুটা গিলাচ আৰু এজগ পানী লৈ আহ।
0: ঠিক আছে, মই এই পাকঘৰৰ পৰা গৈ এই মাত্ৰ দুটা গিলাচ আৰু কি লাগিব আৰু দাদা, পানী যা, পানী যাওঁ
3: যা।
2: চালা, তোৰ কাৰণে এইবোৰ হ'ল, তই সেই সামান্য ছোৱালীজনী টানি ৰাখিব নোৱাৰিলি।
3: আবে, তাই যে হাতখনত কামুৰি দিব মই কেনেকৈ জানো?
2: আলফুলীয়া কামুৰটো তই সহ্য কৰিব নোৱাৰি।
3: আৰে ভাই, মই তো হিন্দী চিনেমাৰ হিৰো নহয়।

0: গুলি লাগিলেও বাগৰি নপৰা। ৰতন, দিনত বা ৰাতি তোৰ এই ঘৰটোলৈ কোনোবা আহে নেকি?
1: নাহে দাদা, দুই এটা ভোকাটোৰ জন্তু জানোৱাৰ চিকাৰ বিচাৰি অহাৰ বাদে মোৰ এই ভগা পজালৈ আৰু কোননো আহিব কওকচোন।
2: চিকাৰ মানে
1: এই ধৰক মেকুৰীয়ে নিগনি, কুকুৰে ভাত।
2: কেতিয়াবা যদি বাঘে চিকাৰ কৰিবলৈ আহে তেতিয়া কি কৰিবি?
1: সেয়ে ভাতৰ সৈতে যুঁজি যুঁজি জীৱন পাৰ কৰা এই ৰতনৰ এই কাঠৰ খুন্দাত থেতেলা হোৱা হাড়কেইডাল চুচিবলৈ এই ইয়াত ক'ত বাঘ আহিব দাদা? মঙহাল দেহৰ গুণ পালেহে বাঘ দৌৰি দৌৰি আহিব।
0: মঙহাল এজনী গোটাই নলওঁ কিয়?
1: মেকুৰী নহ'লে এই নিগনি চাগৈ দাদা। এই মই কৈছিলোঁ নহয়,
0: এই হ'ব হ'ব
1: পেলাইছে বাচন।
0: এই শুন, নিগনিক বচাব নালাগে, তোৰ চাউল খোৱাতকৈ মেকুৰীয়ে নিগনি খাওক।
1: নহয় দাদা, এই মেকুৰীয়ে নিগনিয়ে খাওকেই, এই কিন্তু ঠাইখন বৰ লেতেৰা কৰে নহয়। এই তাৰোপৰি দাঁতৰ যিটো সেই কচক কচক কচক কচক শব্দ, এই শুনিলে ঘিন লাগি যায়।
0: বাৰু বাৰু বাৰু, সেইবোৰ এতিয়া বাদ দে। এই ৰতন,
1: হয় দাদা,
0: তই অহাকাইলৈ ৰাতি ফৰেষ্টলৈ যাব লাগিব। আমাৰ তিনিখন ট্ৰাক আৰু দুটা হাতী যাব, কাঠ লোড কৰি ৰাতিয়ে আহিব লাগিব।
1: অহাকাইলৈ? আকৌ ৰাতি?
0: কি হ'ল?
1: নহয় মানে এই আকৌ যদি সেই আগৰ দৰে লকআপত সোমাবলগীয়া হয়।
0: অঁ, সোমালি পিছত কি হ'ল, ওলাই নাহিলি জানো?
1: দাদা, এই শুনিছোঁ চেক গেটত থকা এইবাৰ পুলিচ অফিচাৰজন হেনো বৰ সাংঘাতিক।
0: একো নহয়, যা, এইবাৰ আৰু লকআপত সোমাব নালাগে। যা, স্বয়ং ফৰেষ্ট মিনিষ্টাৰৰ পুত্ৰ চন্দনৰ কাঠ বুলি কবি। চন্দন, তই খুৰাক পুলিচ অফিচাৰজনলৈ ফোন এটা কৰিবলৈ দিবিচোন।
2: আবে যা যা, বেছি লতৰ পতৰ কৰিলে তাক একেবাৰে ট্ৰেঞ্চফাৰ কৰি নি লংকা পহঁচাই দিম। আৰু আমাৰ লগত যদি ভালকৈ চলি থাকে তাৰ কান্ধত আৰু এটা ফুলি লগাইহে দিম, বুজিছ? ঐ বিজয়,
0: কৈ যা,
2: এতিয়া বাৰু কিমান সময় হ'ল?
0: ৰাতি প্ৰায় 11।
2: ছোৱালীজনীক বিচাৰিব লাগিছিল।
0: এই ৰাতি তাইক ক'ত বিচাৰি পাবি?
2: এই ৰাতিয়েই তাইক বিচাৰি উলিয়াব লাগিব। তোৰ কাৰণে এই সোণালী সুযোগ জ্বলি জ্বলি শেষ হৈ গ'ল। চাহালা, এটা দকদকীয়া দেহত দোকাল টকা যৌৱন, আন্ধাৰত তীৰ বিৰাই থকা চকু, প্ৰতিটো মুহূৰ্তই যেন তাই দেহৰ প্ৰতিটো অংগই কাৰোবাৰ পৰশ বিচাৰিছে, যৌৱনে যেন কাৰোবাৰ সংগ বিচাৰিছে। কিন্তু চালা, তোৰ কাৰণে সকলোবোৰ শেষ হৈ গ'ল। চালা, ঐ তই এতিয়া সাধুবোৰ খোলাব নালাগে, যা যা ভিতৰৰ পৰা লৈ আন। ঐ ৰতন, শুনিছন নাই?
1: শুনিছোঁ শুনিছোঁ শুনিছোঁ দাদা।
2: যা, এতিয়া তই একো ভয় লাজ কৰিব নালাগে, একেলগে বহি মাৰি দিম, যা।
1: নহয় দাদা, নহয় মানে এই কথাটো বেয়া হ'ব নেকি, এই পাপ হ'ব নেকি?
2: পাপ
0: পাপ
2: একো পাপ নহয়, যা যা।
1: নহয় নহয় নহয় নহয় নহয় দাদা, মই ভুল কৰা হ'ব নেকি?
0: এই একো ভুল নহয়, যা, অকলে সংসাৰ কৰিব নালাগে, এই চিজটো সংগী কৰি ল, সুখ বিচাৰি পাবি।
1: কিন্তু মইতো তেনেকৈ ভবা নাই দাদা।
2: ভাব ভাব, আমাৰ লগতে তয়ো ভাব, তাৰপিছত দেখিবি এদিন দুদিন কৰি তোৰ জীৱনৰ লগৰী হৈ গৈছে। ভাব,
1: হে ঈশ্বৰসকল, লাগিলে মোক মাৰিয়েই পেলাওক, তথাপিতো এনেধৰণৰ কাম কৰিবলৈ নক'ব প্ৰভু। মই বাৰু এতিয়া কোন সতে উলিয়াই আনো?
0: সামান্য গিলাচ এটাও নাই নে তোৰ? এই নমৰা নহয়, যা।
1: অহ, গিলাচ গিলাচ নাই নহয় দাদা, গিলাচ চিলাচ নাই, এই যি দুটা আছিলতো আপোনালোক দুটাক দিলোঁৱেই।
2: আৰু কি আছে?
1: বাতি এটা আছে।
0: যা যা যা যা, বাতিয়ে লৈ যা
1: দাদা। এই নানিলে নহয় নে বাৰু?
2: এই আবে বেছি বক বক কৰি নাথাক, এই মাথাটো গৰম হৈ যায়।
1: ৰ'ব তেনেহ'লে, মই বাতিটোকে লৈ আনিছোঁ দাদা।
2: ঐ, তোৰ তাত পিঁয়াজ আছেনে?
1: আছে দাদা।
2: এই পিঁয়াজ এটাৰ সৈতে কটাৰীখন লৈ আন, যা।
0: আপোনালোক
1: ইমান ডাঙৰ মানুহৰ সৈতে, তাৰোপৰি মোৰ যে অভ্যাস নাই দাদা।
2: এই সময়ত কোনো ডাঙৰ মাখৰো নাই, বুজিছ? খা খা।
1: নহয় মানে কি বা হয়?
0: একো নহয়, পি দে ৰতন, তোৰ কাঠ ডঙা দেহৰ বিষ কটা যাব।
1: নহয় মোৰ দেখোন কিবা ভয় লাগিছে দাদা।
2: ঐ বুৰ্বক, খাই দেচোন, তোৰ সাহস বাঢ়িব, বুজিছ? মদ খালে মানুহৰ লাজ ভয় শংকা

0: সকলো নাইকিয়া হৈ যায়, বুজিছনে? তেতিয়া সব কাম কৰিব পাৰি, ছোৱালী জোকাব পাৰি, বেয়া কাম কৰিব পাৰি। দুনিয়াত আহিছ যেতিয়া সকলো কাম কৰিব লাগে, বুজিছ? ল
1: কিৰে ৰতন, প্ৰথম দিনা এনেকুৱা হ'ব, পাছত চব ঠিক হৈ যাব। এই চিজটো খুন কৰাৰ পৰা বলৎকাৰ কৰালৈকে, ৰাজনীতি কৰাৰ পৰা দুৰ্নীতি কৰালৈকে, প্ৰেম কৰাৰ পৰা প্ৰেম বিচ্ছেদলৈকে, আৰু সুখৰ পৰা দুখলৈকে সকলো মানুহৰেই এইটো প্ৰয়োজনীয় চিজ।
0: ঐ ঐ বিজয়, এই ছোৱালীজনীৰ নামটো সুধিছিলি
1: নাই?
0: ক'ত থাকে জানো?
1: নাজানো। আৰে আৰে বাবা, পাহৰি জানা ইয়াৰ।
0: এই চুপ! পাপা মিনিষ্টাৰ হোৱাৰ পৰা কত ছোৱালী আহিল, কত ছোৱালী গ'ল, কিন্তু এইজনীৰ নিচিনা, এইজনীৰ নিচিনা যৌৱন, এইজনীৰ নিচিনা দেহ মই ক'তো দেখা নাই।
1: আৰু পাপ নকৰিবি, বুজিছ? এশ গৰু মাৰিলে বাঘৰো মৰণ হয়। আচলতে সকলো নাৰীৰে যৌৱন চেহেৰা আদি একেই, মাত্ৰ কোনোবা ধনী ঘৰৰ আৰু কোনোবা দুখীয়া ঘৰৰ। কিন্তু তাইক নিৰ্জন পৰিৱেশত আন্ধাৰ ৰাতি পাই তোৰ সহজাত প্ৰবৃত্তিটো প্ৰকট হৈ উঠিছে যেন পাইছোঁ, সেইবাবেই তাইক বহুত কিবাকিবি ভুল ভাবিছ। আচ্ছা, তই তাইক বিয়া কৰাব পাৰিবি?
0: বিয়া? মানুহৰ যৌৱনটো কেৱল বিয়াৰ বাবেই বুলি ভাবি ল'লি কিয়? যে বিয়াৰ কৰাৰ পিছতহে তাই মোৰ লগত কটাব পাৰিব?
1: নাই বাবা, কিন্তু সকলোৰেতো ইচ্ছা অনিচ্ছাৰ কথা থাকে।
0: কিহৰ ইচ্ছা অনিচ্ছা? নাৰীক চিনিবলৈ আৰু মোৰ বাকী নাই, বুজিছ? সেই সময়ত তাই মোৰ দেউতা মিনিষ্টাৰ বুলি জনা হ'লে দৌৰ মাৰি আহি গাড়ীত উঠিলেহেঁতেন।
1: হেই, সিহঁতে ডাঙৰ মানুহৰ ল'ৰাক বৰ ভয় কৰে, আৰু আমি হাতত ধৰোঁতে তাই বুজি পাইছে আমাৰ মতলব। ঐ ৰতন, ৰতন
2: দাদা,
1: কি হ'ল, কি ভাবিছ?
2: তাইৰ কথা ভাবি আছো দাদা।
0: মানে
2: এই বিচাৰিয়ে ৰাতিখন অকলশৰে ঠাণ্ডাত?
1: তই কেনেকৈ জানিলি?
2: এই ৰাতিখন আৰু ক'ত ভাল মানুহ পাব?
0: এই আমি কি বেয়া মানুহ নেকি?
2: ইচ্ছাম, কি যে কয় দাদা! আপোনালোক বেয়া মানুহ হ'লে জানো তাই গাড়ীত লৈ যাব খোজে, তাই আপোনালোকক নাজানিহে দৌৰি আহি ইয়াতে, মানে ইয়াত এই ওচৰে পাজৰে ক'ৰবাত লুকাই থাকিল।
0: ঠিক আছে ঠিক আছে, ঐ আমি তাক এতিয়া বিচাৰিব লাগিব, বুজিছ? বল বল বল
1: বল
2: দাদা দাদা দাদা দাদা দাদা, এই এইফালে পাকঘৰৰ ফালে আপোনালোকে যাব নালাগে, এই বাহিৰলৈ যোৱাৰ দুৱাৰখন এইফালে।
0: অঁ অঁ।

0: এই সিহঁত গ'ল, তই এই তাৰপৰা ওলাই আহ। এতিয়া আৰু সিহঁতলৈ ভয় কৰিব নালাগে, আহ ইয়ালৈকে আহ, পাকঘৰৰ পৰা ওলাই আহ। তোৰ নামটো কি আছিলে, কি নাম তোৰ?
1: অনিমা।
0: দিনত কিবা খাইছিলি নে নাই?
1: দুপৰীয়া ৰুটি খাইছোঁ।
0: ৰাতিটো চলি যাবনে নাই? চোৰত কিন্তু একো নাই, দিনটোৰ হাজিৰাৰ পইচাকেইটা লৈ একমুঠি কিনি আনি ৰান্ধি খাই পৰি থাকোঁ, ৰাতিপুৱাই আকৌ ওলাই যাওঁ, দিনৰ সাজ বাহিৰতেই খাওঁ।
1: হ'ব দে, মোৰ ভোক নাই, এই ৰাতি খান কথাবোৰ বহু দূৰলৈ যায়, লাহে লাহে ক'ব নোৱাৰনে?
0: আচলতে কি জান, এই মেচিনৰ শব্দৰ মাজত কথা কওঁতে কওঁতে কওঁতে কওঁতে কথাবোৰ ডাঙৰ হৈ গ'ল, এতিয়া আৰু সৰুকৈ ক'বই নোৱাৰা হ'লোঁ।
1: সিহঁতৰ আগতচোন কথাবোৰ সৰুকেই কৈছিলি।
0: এৰা, সিহঁতবোৰৰ সন্মুখত আমাৰ কথাবোৰ এনেই সৰু হৈ যায়, কাৰণ সিহঁত আমাৰ মালিক, প্ৰভু, আৰু আমি সিহঁতৰ ভৃত্য, দাস। আমাৰ মাজত এখন ভাঙিব নোৱাৰা প্ৰকাণ্ড প্ৰাচীৰ। হেই, তোৰ নামটো কি আছিল?
1: কেইবাৰ ক'ব লাগে, অনিমা।
0: অঁ অনিমা, মোৰ চম্পাও তোৰ দৰে আছিল অ। হেই, ভোক লাগি আছে নেকি? দিনত খাইছিলি নে নাই?
1: কৈছোৱে দেখোন ভোক নাই বুলি।
0: হয় নেকি? চি, কথাবোৰ কিবা হাউল লাগি যায়।
1: কিয়?
0: ক'ব নোৱাৰোঁ। ঐ অনিমা, এই ঘৰৰ ভেটিটো মাজে মাজে কিবা এই কঁপি উঠা নাইনে?
1: মই বুজি

0: বুঝিছ কি?
1: তই মদ খালি?
0: মইতো খাব খোজাই নাছিল, সিহঁতেহে।
1: তই নিগিলিলে সিহঁতে খুৱাব পাৰে জানো?
0: এই কুকুৰটোৱে মোক হেঁচি ধৰি জোৰ কৰি মুখত ঢালি দিলে। এই সিহঁতে মোৰ অন্নদাতা, সেইবাবে সিহঁতে যিহকে ইচ্ছা তাকে কৰিব পাৰে।
1: নিচিঞৰিবি, হলেও মদ খাব নালাগিছিল। এতিয়া আৰু তোৰ ওপৰত মোৰ অকণো বিশ্বাস নাই, মই গুচি যাম।
0: এই ৰাতিখন তই ক'লৈ যাবি?
1: ক'ব নোৱাৰো, মদ খোৱা মানুহক

0: গ'লে মুখত পানী এটিপি দিবলৈও কোনো নাথাকিব। মোৰ মূৰটো আচন নাই কৰিছে। ঐ ঐ, মোৰ বৰ ভয় লাগিছে।
1: লাগক, তই মৰি থাকিলেও বেয়া নাপাওঁ মই।
0: সঁচাকৈ কৈছনে, তই মোক তেনেকৈ ক'ব পাৰিলি? হিংস পশুকেইটাৰ কবলৰ পৰা মই তোক জানো পচোৱা নাছিলোঁ।
2: অনিমা, নাকান্দিবি, আপোন মানুহৰ কাজিয়া লাগেও সোনকালে ভাগেও।
0: মোৰ চম্পাৰ লগতো এনেদৰেই লাগিছিল।
2: মই বেয়া পোৱা নাই নহয়, বাকী মিল নহ'লেও এটা কথাত কিন্তু আমাৰ মিল আছে। কি জান, আমি দুয়ো কাৰখানাৰ শ্ৰমিক, সৰু মানুহ, সেইবাবে আমাৰ অন্তৰবোৰো একে। অ' অনিমা, ৰাতি বহুত হ'লো, দিনটোৰ ভাগৰবোৰ ক'ত থলি অ' নোস জানো? ভয় কৰিব নালাগে, মই এইখিনিতে মাটিতে শুম, তই সেই ৰাগখন লৈ উৰিবি আৰু যা মোৰ বিচনাখনতে শুই থাকে। যা, বিচনা এখনেই, তই তাৰ বিচনাখনতে শু, মই এই মাটিতে শুই থাকোঁ। অনিমা, চাকিটো নুমুৱাই দিওঁ নেকি?
1: নেলাগে, ভয় লাগে।
2: কাক? আন্ধাৰক?
1: নহয়।
2: ৰাতিটোক?
1: নহয়।
2: তেনেহ'লে কাক ভয় লাগে?
1: সকলোকে।
2: ঐ, তেল শেষ হৈ গ'লে?
1: তেতিয়া নিশ্চয় ৰাতি পুৱাব। তই মোৰ ওচৰলৈ কিয় উঠি আহিছ? বিচনালৈ কিয় আহিলি? এনেকুৱা যদি হয় ৰাতিপুৱালৈ তই মোৰ মুখ দেখা নাপাবি, মই চিপজৰলৈ মৰি থাকিম।
0: অমংগিলে কথাবোৰনো কিয় কৈছ? এই মাটিত থানা কাৰণে উঠি আহিছো, মিছাতে ভুল ভাবিছ তই?
1: নাই, নোৱাৰ, ইয়াত শুব নোৱাৰ, তোমাৰ পুৰুষবোৰক বিশ্বাস কৰা টান।
0: একো নহয় অ, মোৰ শৰীৰটো চুই চাচোন, এই চুই চাচোন, মোৰ গাত ধৰি খুচি চুই চাচোন, কিমান চেঁচা পৰি গৈছো দেখিছ? বেছি সময় তাত খোলে বৰফ হৈ মৰি থাকিম। মোৰ মানুহহে, মই অমানুহ নহয় নহয়।
1: মই সিহঁতৰ হাতত ধৰা পৰা হ'লে ভাল আছিল।
0: মোক নুবুজিলি নহয়, সতৰো খালি বহাইছিলি। ঠিক আছে, তই শান্তিত থাক, যদি ঠাণ্ডাত নমৰো পুৱা লগ পাবি, বুজিছ? নমৰিলে পুৱা লগ পাবি। মই যাওঁ, এই মাটিখনতে শুই থাকোঁ।

0: অনিমা কি হল, কান্দিছ যে?
1: এই কান্দা পালি নেকি? কাপোরখন লাগিব নেকি? অনিমা কি হল তোর, ভোক লাগিছে? হেই কি হল তোর?
2: বল, বিছনাতে শুবি, বৰ কষ্ট পাইছ তই?
1: এ নাই, এদিনাহে হব, পাৰিম।
2: বিছনাখন বৰ ডাঙৰ, মোৰ ওচৰতে শুব পাৰিবি।
1: তোৰ যদি অসুবিধা হয়?
2: নহয়।
1: তোৰ যদি ভয় লাগে?
2: নেলাগে,
1: মই মদ খাইছো ঐ। নেকান্দিবি, নেকান্দিবি অ। সৰুতে আইতাৰ পথাৰহেন বহল খেতেলিখনত বহি চাকি ঢিমিক ধামাক পোহৰত কুঁহিপাত আওৰাইছিলোঁ। কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত। আইতাই পিছফালে শুই বিছনাৰে বা দিছিল। কেতিয়াবা আইতাই টোপনি আনিবলৈ কাণ খোৱাৰ সাধু শুনাইছিল। কুচি মুচি আইতাৰ বুকুত ফুট গুজি দিছিলোঁ। এতিয়া এতিয়া সেই কুঁহিপাতো নাই, কাণ খোৱাৰ সাধুও নাই, পথাৰহেন বহল খেতেলিও নাই, আৰু মোৰ আইতাজনীও নাই।
2: বল বল বুলি কৈছো নহয়, বল।
1: অনিমা, মানুহবোৰ শিক্ষিত হ'ল, কিন্তু মানুহ নহ'ল। সমাজখনত বেমাৰ লাগিল, ধন ধৰি নুঠিল, মানুহবোৰৰ জীৱাবোৰ বাঢ়ি গ'ল, ভোগবোৰ বেছি হ'ল, বহুত বেছি হ'ল।

শ্ৰোতাই ইমান পৰে জয়ন্ত শইকীয়াৰ ৰচিত নাট ভোক শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপায়ণ কৰিলে ৰতন, দিগন্ত কুমাৰ ভূঞা, অনিমা, অংকিতা শইকীয়া, বিজয়, জয়ন্ত শৰ্মা আৰু চন্দন, নয়নজ্যোতি গগৈ। নাটখনিৰ সম্পাদনা আছিল চিত্ৰামণি বড়োৰ। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ মঙলবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz। কাইলৈ আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰেন্সমিটাৰত ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।